এফ এম বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছে। কৰ্তব্যকক্ষত বন্তিশিখা বৰুৱা আৰু নিয়ন্ত্ৰণ কক্ষত ৰোহিত দাসৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948 চনৰ জেঠ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2026 চনৰ মে' মাহৰ 23 তাৰিখ, আজি শনিবাৰ। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক।

এই আকাশবাণী নগাঁও, এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

এইখিনিতে আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই শিতানত ডক্টৰ লক্ষ্যহীৰা দাসৰ সৈতে হোৱা কথা বতৰাৰ ষষ্ঠ খণ্ডটি আগবঢ়োৱা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:05। সুপ্ৰভাত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:15। 7:30 গীতৰ অনুষ্ঠান মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ শ্যামাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান শুনিবলৈ পাব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 10:00 আগবঢ়োৱা হ'ব এখনি নাটক বিহু সন্মিলন। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন

অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12 বজাত হিন্দী বাতৰি, 12:05, 1:40 আৰু 3 বজাত অসমীয়া বাতৰি, ক্ৰমে 2 বজাত আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আৰু মিড ডে নিউজ ইন হিন্দী আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব বিয়লি 4:30। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব ক্ৰমে 5:15, 6 বজাত, 6:45, 7:10 আৰু নিশা 9:25। 5:25 5:25 মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমৈ, 5:45 নাম শুনিবলৈ পাব, 6:10 কৃষক বাণী, 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব দীপশিখা বৰদলৈয়ে, 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, নিশা 8:02 আগবঢ়োৱা হ'ব বিয়লিৰ ৰং, 8:32 শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠানত ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন শুনিবলৈ পাব আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9 বজাত, নিশা 9:15 একেজন শিল্পীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। চাৰে 9 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত পান্নালাল ঘোষে পৰিৱেশন কৰা বাহীবাদন আৰু বাসপৰাজ ৰাজগুৰুৰ কণ্ঠৰ খিয়াল শুনিবলৈ পাব আৰু নিশা 10 বজাৰ লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

ইমান পৰে শ্ৰোতাই উপাসনা অনুষ্ঠানত ক্ৰমে সমবেত কণ্ঠৰ নাম অৰ্চনা মহন্ত আৰু সংগীসকলে পৰিৱেশন কৰা লোকগীত আৰু শেষত প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ ভজন শুনিলে।

0: এই আকাশবাণী নগাঁও আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি এয়া শিক্ষাবিদ কবি গীতিকাৰ গায়িকা ডক্টৰ লক্ষ্যহীৰা দাসৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে ডক্টৰ নমিতা ডেকাই। আজি শুনক ষষ্ঠ তথা শেষৰ খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ
2: বাইদেউ। আপোনাৰ কাব্য কেছেটো প্ৰকাশ পোৱা নাই জানো?
3: পাইছে পাইছে।
2: হয়, আৰু এইচ এম ভিয়ে আপোনাৰ গানৰ ৰেকৰ্ডো উলিয়াইছে, আপুনি নিজেও কৰিছে হয়তো, কওকচোন এই বিষয়ে।
3: মোৰ মানে কবিতাৰ এখন কেছেট আৰু চি ডি
2: হয়
3: প্ৰকাশ পাইছে, সেইখনৰ নাম পোহৰৰ শিপাৰ ঠিকনা।
2: হয়।
3: আৰু মানে সুখৰ বিষয়, ইয়াত ডক্টৰ অমৰজ্যোতি চৌধুৰী, নিপন গোস্বামী,
2: হয়,
3: প্ৰাঞ্জল শইকীয়া,
2: হয়,
3: অৱনী বৰা প্ৰমুখ্যে আবৃত্তিকাৰসকলে
2: হয়
3: মোৰ সেই

0: কবিতাত তেওঁলোকে আবৃত্তি কৰিছে আৰু লগতে ময়ো কৰিছোঁ।
1: আৰু এইচ এম ভিয়ে যে গানৰ ৰেকৰ্ড উলিয়াইছে আপোনাৰ,
0: এইচ এম ভিয়ে এতিয়ালৈকে মোৰ 22টা গীত তেওঁলোকে বাণীবদ্ধ কৰিছে। এই 22টা গীতৰ ভিতৰত আছে বৰগীত, লোকগীত, বিহুগীত, নিচুকনি গীত আৰু বাকীবিলাক আধুনিক গীত। আৰু এইচ এম ভিয়ে তেওঁলোকে মানে বিভিন্ন আকাৰৰ ৰেকৰ্ড উলিয়াইতো, এছ পিৰ পৰা আৰম্ভ কৰি ই পি এনেকৈ তেওঁলোকে কৰিছে। আৰু পৰৱৰ্তী সময়ত যিবিলাক গীত হেৰি বাণীবদ্ধ হৈছিল সেইবিলাকৰ 3খন চিডি ওলাইছে। প্ৰথমখনৰ নাম অন্তৰা, দ্বিতীয়খনৰ নাম নিৰৱধি গান, আৰু শেহতীয়া 2015 চনত যিখন ওলাইছে সেইখন হ'ল প্ৰহৰে প্ৰহৰে। এইখিনি গীত
1: ভাল লাগিলে বাইদেউ এই কথাখিনি জানি। বাইদেউ আপোনাৰ অনুদিত কবিতাৰ কথা আমি শুনিলোঁ, অনুদিত গ্ৰন্থ, গল্প, প্ৰবন্ধ, উপন্যাস আদি এইবিলাকৰো এক বিশেষ প্ৰমূল্য আছে। আৰু এই গ্ৰন্থ, অনুদিত গ্ৰন্থবিলাক আপুনি কি পৰ্যায়ত কেনেদৰে কৰিলে সেই সম্পৰ্কে অলপ কওকচোন।
0: মই মানে মৌলিক গ্ৰন্থবিলাকৰ লগে লগে অনুবাদো কিছুমান কৰিছিলোঁ। তাৰ ভিতৰত 6খন গ্ৰন্থ প্ৰকাশ পাইছে। এখন গ্ৰন্থ কৰিছিলোঁ তোমাৰ জীৱনী, ৰামানুজাচাৰ্যৰ, সেইটো এন বি টিয়ে মোৰ হতুৱে কৰাইছিলে। আৰু দ্বিতীয়খন হ'ল ডৰিয়ান গ্ৰেৰ ছবি, সেইখন অস্কাৰ ৱাইল্ডৰ, সেই উপন্যাসখন মই
1: মণিদীপত প্ৰকাশ পাইছিলোঁ।
0: মণিদীপত ধাৰাবাহিকভাৱে
1: ভাৱে
0: তেখেত তেতিয়া সম্পাদক আছিল মহেন্দ্ৰ বৰা, তেখেতৰ হেৰিতে ডৰিয়ান গ্ৰে ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। তাৰপিছত গ্ৰন্থ আকাৰত ভৱানী পাব্লিছাৰ্ছে তেওঁলোকে ছপাইছিলে। তাৰপিছত আৰু এখন অনুদিত গ্ৰন্থ হ'ল অপৰিচিতাৰ প্ৰেম, তাৰপিছত শিল্পীৰ পৃথিৱী আৰু সংশয়ৰ নিশা, এনে সৰু সৰু উপন্যাস। তাৰপিছত মই কিছুমান মানে বিভিন্ন দেশৰ লিখকৰ গল্প কিছুমান অনুবাদ কৰিছিলোঁ। সেই অনুবাদ গ্ৰন্থখনৰ নাম দিছিলোঁ সূৰ্য স্নান। আৰু শেহতীয়াভাৱে মই, তুমি অলপ আগতে মোক সুধিছিলা, দেশ বিদেশৰ কবিতা সেইখন প্ৰকাশ পাইছে। আৰু তাত মই বিভিন্ন দেশৰ কবিতা প্ৰকাশ কৰিছোঁ।
1: আপুনি বাইদেউ দেশ বিদেশৰ কবিতাৰ অনুবাদৰ কথা আমাক ক'লে, কিন্তু অনুদিত কবিতা এটা যদি নুশুনো কথাখিনি যেন কিবা আধৰুৱা হৈ ৰ'ব তেনেকুৱা।
0: ঠিক আছে, মই বাৰু এটা অনুদিত কবিতা গাই দিছোঁ। এইটো লেবাননৰ কবি খলিল জিব্ৰান, তেখেতৰ মই কেইবাটাও কৰিছোঁ, তাৰ ভিতৰত এটা মই পঢ়ি দিছোঁ। সেই কবিতাটোৰ শিৰোনামা হ'ল আহা আমি এটা বীজ ৰোপণ কৰোঁ, আহা আমি এটা বীজ ৰোপণ কৰোঁ, তেতিয়াহে মাটিয়ে আমাক উপহাৰ দিব ফুল, আহা আমি এক নিৰ্মল আকাশৰ স্বপ্ন দেখোঁ, তেতিয়াহে আকাশে আমাক ঘূৰাই দিব আমাৰ হেৰুৱা প্ৰিয়তমাসকলক। এইটো সৰু কবিতা
1: হয় কিন্তু বৰ তাৰ তাৎপৰ্যটো, তাৰ যিটো গুণাৰ্থ অতি সুন্দৰ। বাইদেউ খুব ভাল লাগিলে আপোনাৰ অনুদিত কবিতাটো শুনি। বাইদেউ আপুনি শিশু সাহিত্য ৰচনা কৰিছে, আপুনি দেশ বিদেশৰ কবিতা, গল্প অনুবাদ কৰিছে, আৰু আটাইবিলাক আপোনাৰ ৰচনাই, গীতেই হওক কবিতাই হওক, আটাইবিলাক কিন্তু অলপ ডাঙৰ মানুহৰ কাৰণে, তেনেকুৱা ধৰণৰ ডাঙৰৰ কাৰণে,
0: সেইবিলাক ডাঙৰ
1: হয় ডাঙৰৰ কাৰণে। কিন্তু আপুনি শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু সাহিত্য ৰচনা কৰোঁতে কিবা অসুবিধা পাইছে নেকি? কাৰণ কোৱা হয় যে শিশু সাহিত্য ৰচনা কৰিবলৈ হ'লে নিজৰ মনটো শিশুৰ নিচিনা হ'ব লাগে, আৰু বিশেষকৈ মাতৃসকলৰ কাৰণে শিশু সাহিত্য ৰচনা কৰাটো এটা সুবিধাৰ কথা বুলি কয়, কাৰণ যিহেতু মাতৃসকল শিশুৰ সৈতে অতি ঘনিষ্ঠ হৈ থাকে। এই সম্পৰ্কত আপোনাৰ মতামত কি?
0: তুমি ঠিকেই কৈছা, শিশু সাহিত্য ৰচনা কৰাৰ এটা সময়ত মোৰ খুব প্ৰবল ইচ্ছা হৈছিলে।
1: হয়,
0: শিকাৰ মোৰ তেতিয়া ল'ৰাকেইটাও সৰু আছিলে,
1: হয়,
0: গতিকে সিহঁতক মই কেনেকৈ গল্প, কবিতা, সৰু সৰু কবিতা, সৰু সৰু গীত তেনেকৈ তাহাঁতৰ মানে মানসিক বিকাশত সহায় কৰিব পাৰোঁ, সেইকাৰণে মই কিছু মৌলিক আর কিছু অনুদিত রূপত শেষিক সাহিত্য রচনা করেছিল। তার ভিতর প্রথম আসলে অস্কার ওয়াইল্ডর গল্প। এই অস্কার ওয়াইল্ডর গল্পর সংকলনটোর পিছতে মানে এখন কিন্তু হেৰি মানে শিশুর কারণে নহয় শিশুর মনের কথা সম্ভেদ দিবলে মাতৃসকলক এখন কিতাব রচনা করেছিল শিশু মনের পথে দি। তাত মানে মই শিশু মনস্তত্ত্বমূলক কিছু কথা আমার মাতৃসকলের কারণে সহজ সরল ভাষাত বুঝাবলে চেষ্টা করেছিল, সেইখন হল শিশু মনের পথে দি। তারপিছতে মই শিশুর কারণে সরু সরু কিছু কাহিনী গল্প সেইখনের নাম দিছিল অকনির সাধু, সেইখন ওলাইছিলে বহুদিন আগতে। তারপিছত যিখন রচনা করেছিল সেইখনের নাম হল কাজিরঙাত হাত বিহু। আমার এই যে হাত বিহু রঙালী বিহুটো সেই কাজিরঙার জীব জন্তু সকলে কেনেকে পালন করেছে এনেকা ধরনের একটা দীঘলীয়া কবিতার মাজেদি সেইখন লিখেছিল। তারপিছত যিখন মোৰ শিশু গ্রন্থ প্রকাশ হল সেইখন অনুদিত, সেইখনের নাম হল আকাশী কোঁৱৰৰ সাধু, সেইখন অস্কার ওয়াইল্ডের। তারপিছত এখন মোৰ মৌলিক শিশু গ্রন্থ সেইখন হল মৌ মিঠা মাত, সৰু সৰু কবিতার মাজেদি শিশুসকলের কারণে লিখেছিল। তারপিছত আন এখন শিশুর গল্প সেইখন অনুদিত, নাম হল দেশ বিদেশের শিশু গল্প সংগ্রহ। তাতো মই কেবাটাও বিদেশী লেখকের গল্প কেটামান অনুবাদ করেছিল। আর যখন 9 নম্বর কিতাব সেইখন কিন্তু মোৰ মৌলিক গ্রন্থ উমলা ঘরের পদ্য, এই সৰু সৰু কবিতার মাজেদি লৰা ছোৱালীবিলাক কেনে উমলোৱা আর তাহাতি বুজিব পৰাকৈ গোটেই যাতে প্রকৃতির যিবিলাক বস্তু সিহঁতে দেখা পায় সদায় সেইবিলাক মানে মই কবিতার আকারত তাহাঁতক বুজাবলৈ সেই সৰু সৰু কিছুমান পদ্য লিখিছিল, এখানে পদ্য বুলিয়ে দিছোঁ আৰু। আৰু তাৰপিছত মই এটা কাম কৰিছিলোঁ যে আমাৰ যিসকল মানে প্ৰখ্যাত ভাৰতীয় মহিলা আছে সেই মহিলাসকলৰ জীৱনী মানে সৰুবিলাকে বুজিব পৰাকৈ সহজ সৰল ভাষাত এখন মুকুতা মালা বুলি পেলাই দিছিলোঁ। তাত তাত মানে ভাৰতবৰ্ষৰ আমাৰ অসমৰ যিসকলে মানে ইতিহাসত স্থান পাইছে সেই তেনেকুৱা চরিত্রবিলাকৰ জীবন কাহিনী একেবাৰে সৰু সৰুকে সহজ সরল ভাষাৰে মুকুতা মেলা লিখেছিল। এইখিনি
1: হয় আপোনার এই অস্কার ওয়াইল্ডর যে কিতাপের কথা কলে সেয়া পড়া মোৰ এতিয়াও মনত পড়ে বাইদেউ, আমি আগ্রহে পড়িছিল। আর আপনি যখন কিতাপের কথা কলে শিশু মনের পথে দি সেই কিতাব রচনা করতে আপনি মাতৃসকলের কারণে কিছু কথা তার মাঝে ব্যক্ত করেছে।
0: মোর মানে হেৰি স্নাতকোত্তর ডিগ্রিত
1: সেইটোৱে কব খুজিছো, আপুনি যেহেতু শিক্ষা বিষয়টো আপোনাৰ প্রধান বিষয় আছিল সেই বিষয়টোৰে আপুনি এগৰাকী অধ্যাপিকা।
0: মই কৈছিলোঁ ছাৰৰ কথা ভবানন্দ দত্ত ছাৰ, তেখেতসকলে আমাক শিশু মনস্তত্ব চাইল্ড সাইকোলজি সেই তেখেতে পঢ়াইছিল না, পঢ়াত মই ইমান বেছি মানে ইমপ্রেসড হৈ গৈছিলোঁ আৰু মোৰ কিবা শিশুৰ কাৰণে আৰু শিশুৰ বিষয়ে জানিবলৈ এটা খুব আগ্রহ হয়েছিল। আর এই শিশু গ্রন্থবিলাক রচনা করতে মই খুব বেছি অসুবিধা এটা পোৱা নাছিলোঁ, কারণ শিশুর মনোজগতর লগত একাত্ম হয়ে সিহঁতৰ বাবে সাহিত্য সৃষ্টি কৰিবলৈ এটা খুব আগ্রহ এটা আছে। কিমান দূর সফল হয়েছো মই নাজানো, কিন্তু
1: নাই মই তাকেই ভাবিছোঁ যে সেইকাৰণে আপোনাৰ শিশু মনৰ পথে দি গ্রন্থ এখন নিশ্চয় এখন ভাল গ্রন্থ হৈছিল। তাত সেইখন মই
0: নাজানো ঠিক সেই সময়ৰ যিবিলাক বাতৰি কাকত যে নতুন অসমীয়া অসমবাণী এই দৈনিক অসম এইবিলাকত ধাৰাবাহিকভাৱে ওলাইছিল, ওলোৱাত মই বাতৰি কাকতৰ তৰফৰ পৰা জানিব পাৰিছিলোঁ যে মানে মোক খুব বিচাৰিছিল যে আৰু লাগে আৰু লাগে, তেনেকৈ কিছু সংগ্ৰহ কৰি পেলাই মই মাতৃসকলৰ কাৰণে, কাৰণ মই ধৰা সেই উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে মই শিশুৰ মনোজগতৰ বহুত কথা জানিবলৈ সক্ষম হ'লোঁ, কিন্তু আমাৰ বহুত এনেকুৱা মাতৃ আছে যিসকলে হয়তো শিক্ষা দীক্ষাৰ পৰা বহুত আঁতৰত বা যিসকলৰ সামাজিক পৰিস্থিতি খুব এটা হেৰি নহয় সন্তোষজনক নহয়, তেওঁলোকে যাতে এইখিনি পঢ়ি অন্তত কিছু শিশু পরিচালনার ক্ষেত্র কিছু এটা মানে সহায়ক হব, গতি এই সামাজিক একটা দায়িত্ববোধৰ কাৰণে মই সেইখন লিখিছিলোঁ।
1: আপুনিতো শিশুৰ কাৰণে গীতো গাইছে বাইদেউ, লোকসাহিত্যৰ পৰা বুটলি আনি আপুনি গাইছে, ডালি মৈ আগুৰ গুৰ মাগুৰ জালি, এইবিলাক গীত বৰ জনপ্ৰিয়, এতিয়াও আমাৰ ভাল লাগে এইবিলাক গান। সঁচাকৈয়ে বাইদেউ আপোনাৰ এইবিলাক অপূৰ্ব সৃষ্টি, আপোনাৰ
0: ধন্যবাদ, তুমি যে ইমান ভাল পাইছা।
1: হয়, আচ্ছা বাইদেউ আপুনি সাংবাদিকতাও কৰিছিল নেকি?
0: এই নক'ব আৰু, মই ক্লাছ ফাইভত থাকোঁতে তেজপুৰত আমি এখন হাতে লিখা আলোচনী উলিয়াইছিলোঁ, জাগৰণ,
1: জাগৰণ,
0: সেইটোৰে মোৰ আৰম্ভ হৈছিল সাংবাদিকতা।
1: হয়,
0: আৰু ইয়াৰ পিছত প্ৰায় 60ৰ দশকত আমি মানে মই আৰু মোৰ স্বামী লগ লাগি পেলাই এখন আলোচনী উলিয়াইছিলোঁ, সেইখনৰ নাম আছিল সমাজ। তাত মানে চব সামাজিক যিবিলাক সমস্যা সেইবিলাকৰ আলোচনা বিলোচনা, তেনেকুৱা ধৰণৰ প্ৰবন্ধ পাতি, গল্প, কবিতা আছিলে। সেইখনৰ মই সহ সম্পাদিকা আছিলোঁ আৰু সেইখনো আমি কিছুদিন চলালোঁ। ইয়াৰ পিছত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন শিক্ষা বিভাগৰ জাৰ্নেল, সেইখন জাৰ্নেলো মই এবছৰৰ কাৰণে অৱশ্যে এডিট কৰিছিলোঁ। তাৰপিছত আৰু একেবাৰে শেহতীয়াভাৱে, শেহতীয়াভাৱে নহয়, আজি বহুত দিন ধৰি, ধৰা 30-35 বছৰ ধৰি মই বহুত অসমীয়া আলোচনীৰ লগত মানে জড়িত আৰু। সম্পাদনা কৰা নাই কিন্তু মই
1: এইখনৰ লগতো জড়িত আছে, লুইটৰ পৰা
0: শেহতীয়া মানে যিখন অসমীয়া দ্বিভাষিক আলোচনী লুইটৰ পৰা টেমছলৈ, সেইখনৰ মই 8 বছৰ কাল মুখ্য সম্পাদিকা আছিলোঁ। আৰু এইখনৰ যোগেদি আমি মানে পূব আৰু পশ্চিমৰ লগত এটা যোগসূত্ৰ স্থাপন কৰাৰ উদ্দেশ্য লৈয়ে মই এইখন পৰিচালনা কৰিছিলোঁ। আৰু আমাৰ অন্য মানে সম্পাদনাৰ ক্ষেত্ৰত অন্যসকলেও সহায় কৰিছিলে। তেনেদৰে মই সাংবাদিকতা সোমাইছিলোঁ।
1: বাইদেউ আপোনাৰ PhDৰ বিষয় আছিলে ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আসাম 1874-1947।
0: হয় হয়,
1: এইখন আপোনাৰ গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে নেকি?
0: এই থিচিছখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে।
1: হয়,
0: এই গুৱাহাটীৰ যে অমছনছ পাব্লিকেশ্যন,
1: হয়,
0: তেওঁলোকে এইখন ছপা
1: কৰিছে। আৰু ইয়াৰ লগতে বাইদেউ আপোনাৰ শিক্ষা বিভাগৰ সৈতে সংগতি থকা ভালেমান গ্ৰন্থও আপুনি ৰচনা কৰিছে, সেই সম্পৰ্কে অলপমান কওকচোন।
0: শিক্ষামূলক গ্ৰন্থ মই কেইবাখনো কৰিছোঁ, হৈছে তাৰ ভিতৰত ইংৰাজীও আছে, অসমীয়া আছে, আৰু এই পাঠ্যপুথি প্ৰণয়ন কৰাৰ ক্ষেত্ৰতো, কিন্তু প্ৰথম তাৰ প্ৰেৰণাটো আহিছিল সামাজিক প্ৰয়োজনৰ কাৰণে। মোৰ শিক্ষাৰ্থীসকলৰ কিছু সমস্যা হৈছিল পাঠ্যপুথিৰ অভাৱ, যিবিলাক পাঠ্যপুথি তাহাঁতক মানে প্ৰেছক্ৰাইব কৰিছিল সেইবিলাক চব মানে হয় ফৰেন ৰাইটাৰ্ছ, নহ'লে কোনোবা ভাৰতীয় লিখকে লিখিলেও সেইবিলাক অসমত সহজলভ্য নাছিল। গতিকে মই সেই যেতিয়া মই অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই শিক্ষাৰ্থীসকলৰ সেই যিবিলাক তেওঁলোকৰ সমস্যা হ'ল, প্ৰকৃতপক্ষে সেয়ে মোৰ আৰম্ভণি, যে ইহঁতৰ সমস্যা এজন শিক্ষাদাতা হিচাপে মই কি কৰিব পাৰোঁ, আৰু সেইকাৰণে হাতত কলম তুলি লৈছিলোঁ। তাৰপিছত আৰু মই আৰু উভতি চোৱা নাই আৰু। এই ইংৰাজী গ্ৰন্থ এইকেইখন ৰচনা কৰিছিলোঁ মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, আৰু আগতে যে হেৰি আছিলে প্ৰি ইউনিভাৰ্চিটি, তাৰ কাৰণে লিখিছিলোঁ প্ৰায় 7খনমান গ্ৰন্থ ইংৰাজী বিষয়ৰ, এলিমেণ্টছ অফ এডুকেশ্যন, তাৰ 2টা পাৰ্ট আছে,
1: আমিও পঢ়িছিলোঁ বাইদেউ, পঢ়িছিলোঁ গ্ৰন্থ,
0: বহুতেই পঢ়িছে। তাৰপিছত এই টেক্সট বুক অফ এডুকেশ্যন, সেইখন আকৌ ডাঙৰ স্নাতক মহলাৰ কাৰণে। তাৰপিছত আকৌ সেই সামাজিক দায়িত্ব, মই যেতিয়া ইউনিভাৰ্চিটিত জইন কৰিলোঁ তেতিয়া মোৰ বিষয় আছিলে কণ্টিনিউং এডুকেশ্যন আৰু এডুকেশ্যনেল ছ'চিয়লজি, এইকেইটা। তাতো দেখিলোঁ যে পাঠ্য পুথিৰ অভাৱ, অভাৱ মানে কি, কিছু আছে কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে খুব টান পায়, সহজ সৰল লাগে তাহাঁতক। গতিকে মই এডুকেশ্যনেল ছ'চিয়লজি বুলি এখন কিতাপ লিখি উলিয়ালোঁ আৰু প্ৰকাশকে তাক প্ৰকাশ কৰিলে। তাৰপিছত যিটো আমাৰ অসমীয়াত অবিৰত শিক্ষা বুলি কয়, কণ্টিনিউং এডুকেশ্যন, সেই কণ্টিনিউং এডুকেশ্যনৰ এখন মই কিতাপ লিখি পেলালোঁ, যিটো মানে পষ্ট গ্ৰেজুৱেট লেভেলত চলে মানে। তারপিছত আকৌ এটা প্রয়োজন আহিল যে অসমৰ শিক্ষা সম্পর্কে মানে ঠিক তথ্য পাতি পোৱা না যায়, মানে লড়া ছিলবিলাকক যুগুটাবলে হলে বহুত তাহাতি মানে কষ্ট করব লাগে, আর কষ্ট তেনেকে হেৰি না পায় কিতাবপত্র। তেতিয়া মই নিজে পড়াশুনা করে এডুকেশন ইন আসাম বলে পেলায় এখন ইংরাজিত গ্রন্থ তৈরি করল, যত মানে তোমার প্রাইমারি এডুকেশন, সেকেন্ডারি এডুকেশন, হায়ার এডুকেশন, টেকনিক্যাল এডুকেশন ইত্যাদি, ফিমেল এডুকেশন, এইবিলাক সব মানে মই সন্নিবিষ্ট
1: সঁচাকৈয়ে বাইদেউ খুব ভাল লাগিল আপুনি শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ইমানবোৰ গ্ৰন্থ ৰচনা কৰিছে, আপোনাৰ এই দায়িত্ববোধ সঁচাকৈ প্ৰশংসনীয়। সৰ্বভাৰতীয় তথা আন্তৰ্জাতিক শিক্ষা সন্মিলনত ভাৰত তথা বিদেশতো আপুনি প্ৰতিনিধিত্ব কৰিছে নহয় জানো বাইদেউ?
0: কৰিছোঁ, বহুত ঠাইলৈ যাবলগীয়া আছে, মানে ভাৰতীয় শিক্ষা বয়স্ক শিক্ষা অল ইণ্ডিয়া এডাল্ট এডুকেশ্যন এছ'চিয়েশ্যন, তাৰ মই মেম্বাৰ, লাইফ মেম্বাৰ। তাৰপিছত তেওঁলোকে যিবিলাক তেওঁলোকৰ বাৰ্ষিক অধিৱেশন হয় বা বিশেষ ধৰণৰ অধিৱেশন হয় তাত মই প্ৰায়ে গৈছিলোঁ, মানে তেতিয়া মই কটন কলেজত আছিলোঁ। আৰু তাৰপিছত যেতিয়া মই ইউনিভাৰ্চিটিত জইন কৰিলোঁ তাৰপিছত কিছুমান ইণ্টাৰনেশ্যনেল কনফাৰেন্সত তাতো মই গৈছোঁ, আৰু তাত প্ৰবন্ধ পাতি পঢ়িছোঁ, বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে।
1: আপুনি গীত গোৱা বুলিও গীতটো
0: গাইছে, তাৰমানে কনফাৰেন্সবিলাকৰ শেষত
1: আপোনাৰ লগতে গাইছে, আপুনি উল্লেখ কৰিছে। হয়, আপুনি ইতিমধ্যে বহুতো সন্মানীয় বঁটাও লাভ কৰিছে বাইদেউ, সেই সম্পৰ্কত আপোনাৰ অনুভৱ কেনেকুৱা?
0: মোৰ অনুভৱ মানে কি, ভালেই লাগে বঁটা পালে নহয় জানো,
1: হয়
0: ৰাইজে ইমান মৰম কৰিছে যে,
1: আৰু বঁটা নিশ্চয় এটা অনুপ্ৰেৰণাদায়ক বস্তু,
0: খুবেই অনুপ্ৰেৰণাদায়ক, কাৰণ তুমি লিখি গৈছা, গান গাই গৈছা, কিবা কিবি সামাজিক কাম কৰিছা, কিন্তু তাৰ যদি একো মানে স্বীকৃতি নাথাকে তেতিয়াহ'লে মানে হয়তো অনুপ্ৰেৰণা পোৱা নাযায়। কিন্তু ৰাইজে যেতিয়া এইবিলাকক স্বীকৃতি দিছে, মৰমেৰে চাইছে, গাৰ চাই পেলাই কিবা কিবি দিছে আৰু বঁটা, তেতিয়া খুব ভাল লাগে। অৱশ্যে বঁটা পোৱাৰ লগে লগে এটা দায়িত্ব আহি যায়,
1: এনেও সদায় প্ৰশংসাই মানুহৰ দায়িত্ব বঢ়ায়
0: বঢ়াই
1: হয়, গতিকে আপোনাৰো নিশ্চয় দায়িত্ব বাঢ়িছিলে। দুটামান বঁটাৰ কথা কৈ দিব নেকি বাইদেউ, আপুনি বোধহয় কিমানমান পাইছে বঁটা আন্দাজ এটা?
0: গোটেইখিনি মানে
1: 21টামান হ'বনে বাইদেউ?
0: অঁ, তেনেকুৱাই তেনেকুৱাই বঁটা, কিন্তু হেৰি মই মানে ধৰা সংগীত শিল্পী হিচাপে,
1: হয়
0: তোমাৰ নেপথ্য কণ্ঠশিল্পী হিচাপে এবাৰ এটা মানে বেষ্ট ছিংগাৰ পাইছিলোঁ, অসম অসমীয়া বোলছবি সন্থাৰ সোণালী জয়ন্তী উৎসৱত নেপথ্য শিল্পী হিচাপে পাইছোঁ, আৰু এটা নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু এবাৰ পাইছোঁ। তাৰপিছতে সাহিত্যৰ ক্ষেত্ৰত অসম সাহিত্য সভাই মোক শ্ৰেষ্ঠ অসমীয়া মহিলা সাহিত্যিক হিচাপে বাসন্তী বৰদলৈ বঁটা দিছে। তাৰপিছত সংগীত শিল্পী হিচাপে অসম চৰকাৰে মোক সংগীত শিল্পীৰ
1: পেঞ্চনো
0: দিছে আৰু শিল্পী পুৰস্কাৰো দিছে, আৰু লিখিকা সমাৰোহে তেওঁলোকেও মোক কিবা কিবি বহুত দিছে, যেনেকৈ শ্ৰেষ্ঠ শিশু সাহিত্যিকৰ বঁটা দিছে। তাৰপিছত এবাৰ মই হেৰি পাইছিলোঁ, কলা সংগম বুলি এটা অনুষ্ঠানৰ পৰা পূব ভাৰতৰ, উত্তৰ পূব ভাৰতৰ শ্ৰেষ্ঠ গীতিকাৰ, সেই হিচাপে পাইছিলোঁ। তাৰপিছত আৰু এইবিলাক
1: অসম লেখিকা সংস্থায়ো বঁটা দিছে,
0: অসম লেখিকা সংস্থাই বঁটা দিছে, এটা বঁটা আছে
1: বাসন্তী দেৱী
0: নহয় সেইটো
1: কৈছোঁ,
0: প্ৰবীণা শইকীয়া বঁটা দিছে। আৰু 2015 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে নলিনী বালা দেৱী সাহিত্য বঁটাটো দিছে। আৰু তাৰপিছত আৰু এটা মানে মোৰ ভাল লাগে ভাবি যে মেঘালয়ৰ যিটো ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন'লজি 2014 চনত এটা জীৱনজোৰা বঁটা দিছে। আৰু 1915 চনত অসম উন্নয়ন পৰিষদে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত যিটো গণশিল্পীৰ বঁটা দিয়ে সেইটো 2015ত মই পাইছোঁ। এইখিনি
1: অলপতে আপুনি ৰাস মহোৎসৱৰ সময়তো বঁটা এটা পাইছে নহয়নে বাইদেউ?
0: পাইছোঁ পাইছোঁ ৰাস মহোৎসৱতো, সেইটো তেওঁলোকে

0: এটা বঁটা হাউলী মহোৎসৱত
1: হয়। ভাল লাগিলে বাইদেউ, ইমানবোৰ বঁটা আপোনাৰ যিটো স্বীকৃতি আনিছে সেইটো লৈ আমি সঁচাকৈ আটাইয়ে গৌৰৱান্বিত। আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ কথা শুনা যায়, এই সম্পৰ্কত অলপ ক'ব নেকি বাইদেউ?
0: অনুষ্ঠান প্ৰতিষ্ঠান বহুতৰ লগতে মই জড়িত।
1: হয়,
0: ধৰা সাহিত্য একাডেমীৰ,
1: হয়,
0: মই 5 বছৰৰ কাৰণে মানে জেনেৰেল কাউন্সিলৰ মেম্বাৰ আছিলোঁ।
1: হয়,
0: তাৰপিছত অসম সাহিত্য সভাৰ লগতো মই জড়িত।
1: হয়,
0: আৰু তুমি জানা বোধ কৰোঁ যে অসমীয়া সাহিত্য সন্মিলনীৰ মই সভানেত্ৰী হৈ আছোঁ। ইয়াৰ বাহিৰেও ধৰা অথৰ্ছ গিল্ড অৱ ইণ্ডিয়া,
1: হয়,
0: সেইটো এটা সাহিত্যৰ অনুষ্ঠান। তাৰপিছত পোৱেট্ৰি ছ'চাইটি অৱ ইণ্ডিয়া, তাৰপিছত এছ'চিয়েশ্যন অৱ উইমেন ষ্টাডি ৰিচাৰ্চ চেণ্টাৰ, তাৰপিছত এন চি আৰ টিৰ লগতো মই জড়িত, আৰু অল ইণ্ডিয়া এডাল্ট এডুকেশ্যন এছ'চিয়েশ্যনৰ কথা মই কৈছোঁৱে নহয়। তাৰ বাহিৰেও ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কমিউনিটি এডুকেশ্যন, এইটোৰ লগতো মই জড়িত। আৰু তেওঁলোকৰ তৰফৰ পৰা যিবিলাক মানে হেৰি হৈছিলে, অনুষ্ঠান হৈছিলে বাহিৰত বিদেশত, তালৈকো মই গৈছোঁ। তাৰপিছত ইষ্টাৰ্ণ ইণ্ডিয়া উইমেন্স এছ'চিয়েশ্যন, তাৰ লগতো মই জড়িত। আৰু এটা কথা কি জানা, শিক্ষাৰ ক্ষেত্ৰত মই মানে শিক্ষাদানৰ পৰাতো অৱসৰ ল'লোঁ, এতিয়া কিছুমান শিক্ষানুষ্ঠানৰ লগত, উচ্চ শিক্ষা অনুষ্ঠানৰ লগত পৰিচালনা কমিটিত আছোঁ, যেনেকৈ সন্দিকৈ মহাবিদ্যালয়, জে বি ল কলেজ, কমাৰ্চ কলেজ, গুৱাহাটী কলেজ, প্ৰাগজ্যোতিষ কলেজ, এছ বি দেউৰা কলেজ, এইবিলাকৰ লগত বিভিন্ন সময়ত,
1: প্ৰায়বিলাক
0: কলেজৰ লগত মই জি বি মেম্বাৰ হিচাপে,
1: এইটো এটা বৰ গুৰুত্বপূৰ্ণ দায়িত্ব,
0: আৰু মই নিজেও শিকিছোঁ।
1: হয়,
0: কাৰণ মই প্ৰশাসনীয় হেৰিটো জনা নাছিলোঁ, গতিকে মোৰো কিছু অভিজ্ঞতা হৈছে।
1: ভাল লাগিলে বাইদেউ এই আপোনাৰ কথাখিনি জানি। প্ৰিয় পৃথিৱীখনৰ বাবে জীয়াই থকা আপুনি ঘৰুৱা জীৱনটোকো মমতাৰ মসৃণ আঁচলেৰে আৱৰি ৰাখিছে। বাইদেউ, এইখিনিতে আপোনাৰ ঘৰুৱা জীৱন সম্পৰ্কে কিছু কথা জানিবৰ বৰ মন গৈছে, জনাব নেকি?
0: ঠিক আছে বাৰু, মই বাৰু তোমাৰ মোৰ সৰু সংসাৰখনৰ বিষয়ে অলপ কওঁ।
1: হয়,
0: সকলো নাৰীৰ দৰেই ধৰাচোন ময়ো জীয়াৰী, বোৱাৰী, গৃহিণী, মাতৃ আৰু শেহতীয়াভাৱে এই শাহুৰ ভূমিকা পালন কৰিছোঁ।
1: হয়,
0: গতিকে তুমিতো জানাই যে প্ৰতিটো ভূমিকা পালন কৰোঁতে বহু সংঘাত, বহু সমস্যা আৰু প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ নাৰী হিচাপে।
1: কোনটো ভূমিকা আটাইতকৈ কঠিন বুলি ভাবে?
0: প্ৰতিটোৰে নিজস্ব একোটা হেৰি আছে, প্ৰত্যাহ্বান আছে, নহয় জানো? গতিকে মই ক'ব খুজিছোঁ যে এক নীৰৱ সংগ্ৰামৰ মাজেদি এই নিৰন্তৰ ভূমিকাবোৰ মই পালন কৰোঁতে মই এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিছিলোঁ, যিহেতু সময় সচেতনতা, সমাজ সচেতনতা আৰু জীৱন সচেতনতা, এই ত্ৰিশক্তি
1: আপোনাৰ গীত আৰু কবিতাৰ মাজতো প্ৰতিফলিত হৈছে,
0: নিশ্চয়। গতিকে এই তিনিওটাৰ প্ৰতি সময়, সমাজ, জীৱন কৰি পেলাই মই নিজকে, নিজৰ সংসাৰখন পৰিচালনা কৰিবলৈ চেষ্টা কৰি আহিছোঁ।
1: হয়,
0: এগৰাকী কৰ্মৰত মহিলা হিচাপে তুমিতো জানাই যে অধ্যাপনা, গৱেষণা, সংগীত, সাহিত্য, শিক্ষা আৰু সংসাৰ পৰিচালনা কৰিবলগা হোৱাত মই খুব কমেই জিৰণি পাইছিলোঁ, জিৰণি প্ৰায় নাছিলেই। না, এই কৰ্মবহুলতাই মোক কিন্তু বিচলিত বা বিৰক্ত কৰা নাছিল, সদায় মই ইয়াৰ পৰা অনাবিল আনন্দই পাইছিলোঁ। পঢ়ুৱাই আনন্দ পাইছোঁ, সন্তানক লালন পালন কৰি আনন্দ পাইছোঁ, বোৱাৰী মানে ল'ৰাৰ বোৱাৰী আনিও ভাল পাইছোঁ, নাতি নাতিনীকেইটা, ঠিক তেনেদৰে আৰু জীৱনৰ বাটত মই আগবাঢ়ি গৈ আছোঁ। আৰু তোমাক আৰু এটা কথা কওঁ যে ঈশ্বৰৰ দান হিচাপে আমাৰ 3টি পুত্ৰ সন্তান আমি লাভ কৰিছোঁ। প্ৰথম পুত্ৰ ডাক্তৰ অভিনন্দন দাস, তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ শিশু চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক।
1: হয়,
0: তদুপৰি তেওঁ এগৰাকী পাৰ্গত ক্ৰিকেটাৰ আৰু গীটাৰৰ শিল্পী। দ্বিতীয় পুত্ৰ অম্লানদীপ দাস কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক।

0: লগতে পশ্চিমীয়া সংগীতৰ এগৰাকী নিপুণ শিল্পী আৰু টেনিছ খেলুৱৈ। মোৰ কনিষ্ঠ পুত্ৰ অনিৰ্বাণ দাসে এগৰাকী কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বৰ্তমান কৰ্মৰত, তদুপৰি তেওঁ গজলৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী আৰু তেওঁ লন টেনিছৰো স্বীকৃত খেলুৱৈ আৰু চেম্পিয়ন।
1: ভাল লাগিল বাইদেউ আপোনাৰ ঘৰুৱা জীৱনৰ কথা জানি, আপোনাৰ লগত বহুত কথা পাতিলোঁ আৰু হয়তো বহুত কথা আমাৰ জানিবলৈ বাকী থাকিল বাইদেউ। আপোনাৰ জীৱনৰ সংকল্প আজি ফলৱতী হৈছে, কবিতাৰ মাজত আপোনাৰ গীতৰ মাজত আমি আজি তাৰ জয়ধ্বনি শুনিবলৈ পাইছোঁ। সুদীৰ্ঘ 50 বছৰৰ অধিক কাল জুৰি মানুহৰ সমাজত সততা প্ৰতিষ্ঠা কৰিবৰ বাবে আপুনি গীত আৰু কবিতাকে মাধ্যম হিচাপে গ্ৰহণ কৰিছে। সেই গীত কেতিয়াবা নিজৰ কণ্ঠেৰে আৰু কেতিয়াবা ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, দীপালী বৰঠাকুৰ, মান্না দে, উষা মংগেশকাৰ, অনুপ ঘোষাল, চিন্ময় লাহিৰী, পাৰ্বিন চুলতানা, মিহিৰ বৰদলৈ আদিৰ কণ্ঠেৰে নিগৰি জনসমাজক মোহাচ্ছন্ন কৰি ৰাখিছে। আপোনাৰ মন মাটিৰ উম আৰু মাটিৰ স্নেহেৰে গঢ় লোৱা, সেয়ে মাটিৰ সুৰভিৰে মনৰ কৰণী আপুনি ভৰাই লৈছে। কবিতাটো আপুনি কৈছে, মাটিৰ প্ৰতিবে গৃহ উজ্বলাই শান্তি প্ৰলেপ সানিলে, মাটিতেই পালোঁ মনৰ মানুহ সেয়েহে জীৱনে হাঁহিলে, সুখৰ দুখৰ পোৱাল বাখৰ মাটিতেই মই বুটলিলোঁ। সঁচাকৈয়ে বাইদেউ আপুনি স্বনামধন্যা গীতিকাৰ, কবি, শিক্ষাবিদ, আদৰ্শ নাৰীৰ প্ৰতিভা মাটিৰ সুবাসৰ দৰে চিৰদিন চিৰন্তন অম্লান হৈ থাকিব আপোনাৰ এই সকলো কীৰ্তি। আপোনাৰ জনহিতকৰ কামেৰে, আপোনাৰ সৃষ্টিশীল কামেৰে সৈতে আপুনি 100 বছৰৰ আয়ুষ্মতী হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ।
0: ধন্যবাদ, তুমি মোৰ বিষয়ে ইমান বেছি কৈছা,
1: নাই
0: এইখিনিয়ে মই যোগ্য হয়নে মই নাজানো।
1: হয় বাইদেউ,
0: খুব ভাল লাগে,
1: অধিক যোগ্য। আমি অসম মাতৃ আপোনাক লৈ গৌৰৱান্বিতা, আমি সমগ্ৰ জনসাধাৰণ অসমবাসী আপোনাক লৈ গৌৰৱান্বিতা, আৰু আজি আপোনাৰ লগত এনেধৰণে কিছু কথা আলাপ কৰিবলৈ পাই মই নিজেই ধন্য হৈছোঁ। আপোনাক পুনৰ মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, ধন্যবাদ।
2: ইমান পৰে সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত শিক্ষাবিদ, কবি, গীতিকাৰ, গায়িকা ডক্টৰ লক্ষ্যহীৰা দাসৰ অনাতাঁৰ আত্মকথাৰ ষষ্ঠ তথা অন্তিম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ডক্টৰ নমিতা ডেকাই। সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
3: এফএম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও এই ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰক। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। ক্ষেত্ৰক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ যোগে ৰিলে কৰি শুনোৱা হ'ব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু চাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু চাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কালি ৰাষ্ট্ৰপতি ভৱনত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছ আৰু তেওঁৰ প্ৰতিনিধিবৰ্গৰ সন্মানাৰ্থে আয়োজন কৰা ভোজমেলৰ পাছত শ্ৰীমুৰ্মুৱে এনেদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱন দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ যুৱ দক্ষতা, প্ৰযুক্তিগত সামৰ্থ আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ চাইপ্ৰাছৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ পৰিপূৰক হ'ব পাৰে বুলি প্ৰকাশ কৰে। তেওঁ ছেমিকণ্ডাক্টৰ, নৱীকৰণযোগ্য শক্তি, সেউজ শক্তি, মহাকাশ, বহনক্ষম উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত চাইপ্ৰাছৰ সমৰ্থনৰ শলাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চাইপ্ৰাছৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনক শীঘ্ৰেই চূড়ান্ত ৰূপ দিয়াৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত কালি দুয়োগৰাকী নেতাৰ মাজৰ বৈঠকৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া সকলোৰে বিৰুদ্ধে শক্তিশালী আৰু সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদ, সন্ত্ৰাসবাদৰ বাবে বিত্ত যোগান আৰু কোলাধন বৈধকৰণ ৰোধৰ বাবে অধিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপত নতুন তথা উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু সন্ত্ৰাসবাদী নিযুক্তি প্ৰতিহত কৰাৰ বাবেও আহ্বান জনায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি নেতা দুগৰাকীয়ে দুমুখীয়া নীতি, কোনো ৰাজ্যই পোষকতা কৰা সন্ত্ৰাসবাদ অথবা যিকোনো পৰিস্থিতিত সন্ত্ৰাসবাদৰ সপক্ষে কোনো ধৰণৰ যুক্তি অস্বীকাৰ কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ এটা যুটীয়া কাৰ্যগোট গঠনৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিখনক আদৰণি জনায়। তদুপৰি দুয়োপক্ষই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁলোকে চাইপ্ৰাছ প্ৰতিৰক্ষা আৰু মহাকাশ উদ্যোগ আৰু ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংঘৰ মাজত স্বাক্ষৰিত চুক্তিখনক আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰিং ভৱন প্ৰেক্ষাগৃহত ঊনবিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আপোনালোকে কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, গ্ৰামোন্নয়ন আৰু ভূমি সম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগ আৰু প্ৰতিষ্ঠানক অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু এই ব্যৱস্থাক অধিক কাৰ্যকৰী তথা সঁহাৰিজনক কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ বিভাগসমূহত কমেও 10 জনকৈ বিষয়াৰে গঠিত একোটা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহে অভিযোগ, ৰাজহুৱা ওজৰ আপত্তিকে ধৰি প্ৰতিদিনে বিভিন্ন পৰ্টেলযোগে

0: উত্থাপিত হোৱা বিষয় তথা পত্ৰসমূহৰ পৰ্যালোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে সকলো প্ৰক্ৰিয়া সৰলীকৰণ হোৱাৰ উপৰিও আওপুৰণি আৰু অপ্ৰাসংগিক নিৰ্দেশনাসমূহ আঁতৰোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত প্ৰশাসনিক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰা হয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত পুনেৰ পৰা আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি আই বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত চি বি আয়ে বৰ্তমানলৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহিল্যানগৰৰ পৰা 11 লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে দেশৰ কেইবাটাও স্থানত তালাচী চলোৱাৰ লগতে লেপটপ, বেংক একাউণ্টৰ তথ্য আৰু মোবাইল ফোনকে ধৰি অপৰাধৰ সৈতে জড়িত বিভিন্ন তথ্য পাতি জব্দ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভাৰতত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু ইয়াৰ যোগান সমগ্ৰ দেশজুৰি সুস্থিৰ হৈ থকাৰ কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ে জনসাধাৰণক অযথা চিন্তিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। কোনো কোনো খুচুৰা ব্যৱসায়ীসকলে দিয়া সাময়িক হেঁচা তেল বিপণন কোম্পানীসমূহৰ দ্বাৰা নিৰীক্ষণ আৰু নিৰন্তৰ যোগানৰ দ্বাৰা সমাধান কৰা হৈছে। মন্ত্ৰালয়ে কয় যে যথাযোগ্য ব্যৱহাৰ আৰু জনসাধাৰণৰ সহযোগিতাই উচ্চ চাহিদাৰ এই সময়ছোৱাত ইন্ধনৰ উপলভ্যতা নিশ্চিত কৰাত সহায় কৰিব। মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উৰুৱা ইণ্ডো তিবেটান সীমান্ত আৰক্ষী আই টি বি পিৰ মহিলা পৰ্বতাৰোহণকাৰী অভিযাত্ৰীৰ দলটোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উচ্চতা আৰু প্ৰতিকূল জলবায়ুকো নেওচি আই টি বি পিৰ অভিযাত্ৰীসকলে এই সাফল্যৰ জৰিয়তে সবাতোকৈ ৰাষ্ট্ৰ প্ৰথম মন্ত্ৰকে প্ৰতিফলিত আৰু প্ৰমাণিত কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথা কেন্দ্ৰৰ খণ্ডই দেশত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থা, কুলিং প্ৰযুক্তি, স্মাৰ্ট গ্ৰীড, নৱীকৰণযোগ্য শক্তি আৰু উন্নত ডিজিটেল আন্তঃগাঁথনি খণ্ডত প্ৰায় 1,00,000 অভিযান্ত্ৰিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজিকালি আমেৰিকাৰ চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা বাৰ্ষিক নেতৃত্ব সন্মিলনক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তৈল খণ্ডৰ অৰ্থনীতিৰ পিছতে ডাটা কেন্দ্ৰসমূহক অধিক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ডাটা নিয়ন্ত্ৰণ, ডিজিটেল আন্তঃগাঁথনি আৰু সুৰক্ষিত প্ৰযুক্তি ব্যৱস্থাৰ সৈতে ভৱিষ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। তেওঁ কয় যে ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য'ত ডাটা কেন্দ্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিয়ে ভৱিষ্যতৰ গোলকীয় অৰ্থনৈতিক দিশ নিৰ্ণয় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে তথ্য অৰ্থনীতি এটা কৌশলগত ৰাষ্ট্ৰীয় সুযোগ হিচাপে বিবেচনা কৰে যিয়ে বিনিয়োগ, নিয়োগ, শক্তি ব্যৱস্থা আৰু দশক পূৰ্বৰ ভৌগোলিক প্ৰত্যাহ্বানসমূহক প্ৰভাৱিত কৰিব। তেওঁ লগতে কয় যে ভাৰত বৰ্তমান প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে একে শাৰীতে থিয় হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4 উইকেট হেৰুৱাই 2 কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদৰে সৰ্বাধিক 56 কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অটুট সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000 অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত এয়া আকাশবাণী নগাঁও সুপ্ৰভাত।

0: শ্রোতালয় সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। নীলমণি ফুকনে কৈছে, জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য। আজি শনিবাৰ, 1948ৰ জেঠ মাহৰ 8 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 23 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:36:22 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:01:24। আজি শুক্লা সপ্তমী। উন্নয়নত AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা, এই বিষয়ে আমাক কিছু কথা অৱগত কৰিছে আলিটাঙনি উসমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক দীপক দাসে।
1: AI বা কৃত্ৰিম বুদ্ধিমত্তা হৈছে এনে এক আধুনিক প্ৰযুক্তি যিয়ে মানুহৰ দৰে চিন্তা ভাৱনা কৰি সমস্যা সমাধান কৰিব পাৰে। আজিৰ যুগত AI আমাৰ জীৱনৰ বহু ক্ষেত্ৰত উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে। শিক্ষা ক্ষেত্ৰত AI-য়ে শিক্ষাৰ পদ্ধতি অধিক সহজ আৰু আকৰ্ষণীয় কৰি তুলিছে। শিক্ষাৰ্থীয়ে অনলাইন প্লেটফৰ্মৰ সহায়ত নিজৰ গতিত শিকিব পাৰে। AI ভিত্তিক এপ্লিকেশ্যনে ভুল ধৰি দিয়ে আৰু উন্নতিৰ পৰামৰ্শ দিয়ে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো AIৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কৃত্ৰিম বুদ্ধিমত্তাই ৰোগ চিনাক্ত কৰাত চিকিৎসকসকলক সহায় কৰে। বহু সময়ত AIয়ে মানুহতকৈও দ্ৰুতভাৱে তথ্য বিশ্লেষণ কৰি সঠিক সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত সময় অপচয় কম হয় আৰু চিকিৎসাও উন্নত হয়। কৃষি ক্ষেত্ৰতো AIয়ে কৃষকসকলক বতৰ, মাটিৰ অৱস্থা আৰু শস্যৰ যত্ন সম্পৰ্কে সঠিক তথ্য দিয়ে। ইয়াৰ ফলত উৎপাদন বৃদ্ধি পায় আৰু লোকচান কমে। ব্যৱসায় আৰু উদ্যোগতো AIয়ে কাম সহজ কৰি উৎপাদনশীলতা বৃদ্ধি কৰিছে। বহু কঠিন কাম এতিয়া মেচিনে সহজে সম্পন্ন কৰিব পাৰে। ইয়াৰ ফলত সময় আৰু খৰচ দুয়োটাৰে ৰাহি হয়। কিন্তু AIৰ কিছু অসুবিধাও আছে। যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা নহয়, তেন্তে দেশৰ নিবনুৱা সৃষ্টিত ই অৰিহণা যোগোৱাৰ বহুতো সম্ভাৱনা আছে। ইয়াৰ উপৰিও দেশৰ গোপনীয়তা ৰক্ষাতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে AIৰ দায়িত্বশীল ব্যৱহাৰ অতি প্ৰয়োজন। শেষত মই ক'ব বিচাৰোঁ যে AI মানে কৃত্ৰিম বুদ্ধিমত্তা হৈছে উন্নয়নৰ এক শক্তিশালী মাধ্যম। যদি আমি ইয়াক সঠিক দিশত ব্যৱহাৰ কৰোঁ, তেন্তে ই সমাজ, দেশ আৰু বিশ্বৰ উন্নয়নত এক নতুন যুগৰ সূচনা কৰিব।
0: ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী, চিকিৎসক আৰু প্ৰাণী বিজ্ঞানী কাৰ্ল লিনিয়াছ, তেখেতে আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছে। তেখেতক আধুনিক বৰ্গীকৰণৰ জনক বুলিও কোৱা হয়। ইয়াৰ উপৰি তেখেত আছিল আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম। লিনিয়াছৰ জন্ম হৈছিল দক্ষিণ ছুইডেনৰ সামালাণ্ডৰ এখন গাঁৱত। লিনিয়াছে শিক্ষা জীৱনৰ অধিকাংশ সময় উপসালা বিশ্ববিদ্যালয়ত কটাইছিল। 1730 চনত তেওঁ সেই বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। 1735 চনৰ পৰা তেওঁ বিদেশত আছিল আৰু সেই সময়তেই নেডাৰলেণ্ডৰ পৰা তেওঁৰ ছিষ্টেমা নেচাৰা গ্ৰন্থৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হৈছিল। ইয়াৰ উপৰি

সুইডেনলৈ ঘূৰি আহি তেওঁ উপচালাত উদ্ভিদ বিজ্ঞানৰ অধ্যাপক পদত যোগদান কৰিছিল। 1740ৰ দশকত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীবিন্যাস কৰাৰ বাবে তেওঁক ছুইডেনৰ বিভিন্ন স্থানলৈ পঠোৱা হৈছিল। কেৰোলাছ লিনিয়াছেই প্ৰথম জীৱবিজ্ঞানৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ শ্ৰেণীবিভাজনৰ দ্বৈৰাষিক পদ্ধতি প্ৰচলন কৰিছিল। সেইবাবে তেওঁক জীৱবিজ্ঞানৰ বৰ্গীকৰণৰ প্ৰথম প্ৰবক্তা বোলা হয়। লিনিয়াছে উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিবোৰৰ নামকৰণৰ সমস্যা দ্বিপদী নামকৰণ পদ্ধতি প্ৰচলন কৰি দূৰ কৰিছিল। ইয়াৰ আগতে বিভিন্ন প্ৰজাতিৰ বৈজ্ঞানিক নাম আছিল অনেক দীঘল। লিনিয়াছে মানুহ প্ৰজাতিৰ নাম ৰাখিছিল হোমো ছেপিয়েন্ছ। প্ৰায় 7000 প্ৰজাতিৰ উদ্ভিদ আৰু 4000 প্ৰাণীৰ নামকৰণৰ উপৰিও তেওঁ স্পচিছ প্লাণ্টাৰাম, জেনেৰা প্লাণ্টাৰাম আৰু ছিষ্টেমা নেচাৰা নামৰ গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ মৃত্যু হৈছিল 1778 চনৰ 10 জানুৱাৰীত। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছো কিয়নো তেখেতৰ জন্ম হৈছিল 1807 চনৰ আজিৰ দিনটোতেই। এজন নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক হেনৰিক জোহানছ ইপচেন। নাটকত আধুনিকতাবাদৰ অন্যতম প্ৰতিষ্ঠাতা ইপচেনক বাস্তৱবাদৰ পিতৃ তথা সেই সময়ৰ সকলোতকৈ প্ৰভাৱশালী নাট্যকাৰ হিচাপে উল্লেখ কৰা হয়। তেওঁৰ মূল সৃষ্টিৰাজি হ'ল ব্ৰেণ্ড, পিয়েৰ জিণ্ট, এম্পেৰৰ এণ্ড গেলিলিয়ান, এ ডলছ হাউচ, হেড্ডা গেবলাৰ, গোষ্ট, দ্য ৱাইল্ড ডাক, হুৱেন উই ডেড, এবেকেন আৰু মাষ্টাৰ ব্লাষ্টাৰ আদি উল্লেখযোগ্য। উইলিয়াম শ্বেক্সপিয়েৰৰ পিছতে তেওঁৰ নাটক বিশ্বত সৰ্বাধিক মঞ্চস্থ হৈছে। 2006 চনত তেওঁৰ এ ডলছ হাউচ নাটখনে বিশ্বৰ সৰ্বাধিক মঞ্চস্থ হোৱা নাটকৰ খ্যাতি লাভ কৰে। ইপচেনক ইউৰোপীয় পৰম্পৰাৰ অন্যতম বিশিষ্ট নাট্যকাৰ হিচাপে স্থান দিয়া হয় আৰু তেওঁক 19 শতিকাৰ শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে গণ্য কৰা হয়। তেওঁৰ অন্যান্য নাট্যকাৰ আৰু ঔপন্যাসিক যেনে জৰ্জ বাৰ্ণাৰ্ড শ্ব', অস্কাৰ ৱাইল্ড, আৰ্থাৰ মিলান, জেমছ জয়েস, উইজিন অলিন আদিক প্ৰভাৱিত কৰিছিল। 1902, 1903 আৰু 1904 চনত ইপচেনক সাহিত্যৰ নবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল। ইপচেনে ডেনিছ ভাষাত তেওঁৰ নাটক লিখিছিল। নাটকবোৰ ডেনিছ প্ৰকাশন প্ৰতিষ্ঠান গিল্ডেণ্ডেলে প্ৰকাশ কৰিছিল। তেওঁৰ বেছিভাগ নাটক নৰৱেৰ পটভূমিত ৰচিত আৰু প্ৰায়ে তেওঁৰ ডাঙৰ দীঘল হোৱা বন্দৰ চহৰ ছিয়েনৰ কথা মনত পেলাই দিয়ে। ইপচেনৰ নাটকবোৰত তেওঁৰ নিজৰ ব্যৱসায়িক অভিজাত পৃষ্ঠভূমিৰ ছাপ পৰিছিল আৰু প্ৰায়ে পৰিয়ালৰ সদস্যসকলৰ নামেৰে নাটকৰ চৰিত্ৰবোৰৰ আৰ্হি প্ৰস্তুত কৰিছিল বা নামকৰণ কৰিছিল। তেওঁৰ নাটসমূহে সমসাময়িক সংস্কৃতিৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলাইছিল। তেখেতৰ জন্ম হৈছিল 1828 চনৰ 20 মাৰ্চত নৰৱেৰ ছিয়েনত। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো তেখেতৰ মৃত্যু হৈছিল 1906 চনৰ আজিৰ দিনটোতেই নৰৱেৰ ক্ৰিষ্টিনিয়াত। অসমৰ এজন অদ্বিতীয় সংস্কৃত পণ্ডিত তথা কবি ধীৰেশ্বৰ আচাৰ্য সংস্কৃত সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কবিৰত্ন আৰু ভাৰত চৰকাৰে মহামহোপাধ্যায় উপাধিৰে সন্মানিত কৰিছিল। তেখেতক কামৰূপৰ কালিদাস আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত 1851 চনত তেখেতৰ জন্ম হয়। বাল্যকালত সামান্য মাত্ৰ ব্যাকৰণ শিক্ষা লাভ কৰি কোচবিহাৰৰ স্বৰ্গীয় সিদ্ধনাথ বিদ্যাবাগীশ মহাশয়ৰ ওচৰত ব্যাকৰণ আৰু কাব্যশাস্ত্ৰ পাঠ কৰিছিল। ল'ৰাকালৰে পৰা তেখেতৰ কবিত্বগুণ প্ৰকাশিত হৈছিল। পাঠ্য অৱস্থাতেই তেখেতে সংস্কৃতত কবিতা লিখিছিল আৰু সংস্কৃত ভাষাৰ আলাপ কৰিছিল। বিদ্যাবাগীশ মহাশয়ে তেখেতৰ এই অলৌকিক প্ৰতিভাৰ তত্ত্ব বুজি তেখেতক এই কাৰ্যত উৎসাহিত কৰিছিল। কৰ্মময় সংসাৰত সোমাই তেখেতে নগাঁও হাইস্কুলত সংস্কৃত শিক্ষকৰ কামত নিযুক্ত হয়। তাত অলপ দিন থকাৰ পাছতেই আউনীআটী সত্ৰৰ স্বৰ্গীয় সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী

লৈ যায়। তাত কিছুদিন থকাৰ পাছতেই ধীৰেশ্বৰে গুৱাহাটী মিউনিচিপালিটি সংস্কৃত টোলত শিক্ষক নিযুক্ত হয়। গুৱাহাটীত থকা কালতেই তেখেতে পাণিনি ব্যাকৰণৰ চৰ্চা কৰে। তেখেতৰ পাণ্ডিত্য আৰু কবিত্ব প্ৰতিভা দেখি নৱদ্বীপৰ পণ্ডিতসকলে তেখেতক দ্বিতীয় কালিদাস উপাধি দিবলৈ প্ৰস্তাৱ কৰিছিল। কিন্তু তেখেতে মই এই উপাধিৰ যোগ্য নহয় বুলি তেওঁলোকৰ ওচৰত নিজৰ মহত্বৰ পৰিচয় দিছিল। তেখেতৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল অসমত পাণিনি ব্যাকৰণ প্ৰচলন কৰা। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো তেখেতৰ জন্ম হৈছিল 1851 চনৰ আজিৰে 23 মে দিনটোতে। প্ৰিয় শ্ৰোতা, আহকচোন এইবাৰ আমি দীপালী বৰঠাকুৰৰ কণ্ঠৰেটি গীত শুনি লওঁ।

প্ৰিয় শ্ৰোতা, এইবাৰ আহিছো ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। পৰ্তুগীজ নাৱিক ভাস্কো দা গামাই উত্তমাশা অন্তৰীপ হৈ ভাৰতৰ কালিকোট বন্দৰত উপস্থিত হৈছিল 1498 চনৰ আজিৰ দিনটোতেই। প্ৰথম বাঙালী সংবাদ পত্ৰ সমাচাৰ দৰ্পণ প্ৰকাশিত হৈছিল 1818 চনৰ আজিৰ দিনটোতেই। আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী

বেঞ্জামিন ফ্ৰেংকলিনে চশমা আৱিষ্কাৰ কৰিছিল 1785 চনৰ আজিৰ দিনটোতেই। কিউবাই এক স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু সকলো আমেৰিকান সৈন্যই কিউবা ত্যাগ কৰে 1902 চনৰ আজিৰ দিনটোতেই। লণ্ডনত প্ৰথমবাৰৰ বাবে উইলিয়াম শ্বেক্সপিয়াৰৰ বিখ্যাত সনেটসমূহ প্ৰকাশিত হৈছিল 1919 চনৰ আজিৰ দিনটোতেই। ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানী অৰ্থাৎ পশ্চিম জাৰ্মানী আনুষ্ঠানিকভাৱে এক সুকীয়া আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল 1949 চনৰ আজিৰ দিনটোতেই। মাও চে টুঙৰ প্ৰসিদ্ধ গেটলিপ ফৰৱাৰ্ড কাৰ্যসূচী আৰম্ভ হৈছিল 1951 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় পৰ্বতাৰোহী বাসেন্দ্ৰী পালে এভাৰেষ্টত আৰোহণ কৰিছিল 1984 চনৰ আজিৰ দিনটোতেই। ছুইডেনৰ সাহিত্যিক পাৰ লাগেৰফিষ্টৰ জন্ম হৈছিল 1891 চনৰ আজিৰ দিনটোতেই। কোচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱীৰ জন্ম হৈছিল 1919 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীত শিল্পী সুনীতা ভূঞাৰ জন্ম হৈছিল 1970 চনৰ আজিৰ দিনটোতেই। ফৰাচী গণিতজ্ঞ আগাষ্টিন লুই কোচিৰ মৃত্যু হৈছিল 1857 চনৰ আজিৰ দিনটোতেই। আমেৰিকান গণিতজ্ঞ জন ফবছ নাছৰ মৃত্যু হৈছিল 2015 চনৰ আজিৰ দিনটোতেই। প্ৰিয় শ্ৰোতা, আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই চয়নিকা বৰাই সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উক্ত

কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

0: মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰক। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে যোগাযোগৰ নম্বৰ 9435053214। এয়া আকাশবাণী নগাঁও। এতিয়া 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান শুনিবলৈ পাব ক্ৰমে 8:30, 9 বজাত আৰু 9:15।
1: आपने पीएम सूर्य घर मुफ्त बिजली योजना के बारे में सुना है?
2: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
1: इससे आपका घर सूर्य घर बन जाता है, माने बिजली बिल जीरो, और अतिरिक्त बिजली पैदा हुई तो बिजली ग्रिड को बेचकर पैसे भी कमा सकते हैं। तो बैठे क्यों हो, अभी रजिस्टर करो pmsuryaghar.gov.in पर।
3: हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। प्रधानमंत्री नरेंद्र मोदी आज 19वें रोजगार मेले में 51,000 से अधिक चयनित युवाओं को नियुक्ति पत्र वितरित करेंगे। रिजर्व बैंक ने वित्त वर्ष 2025

অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুপম শইকীয়া, ৰচনা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক নলিনী বালাদেৱী ৰচিত এটি গীত তৰালী শৰ্মাৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নিত্যা দত্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ শুনোৱা হওক কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰেটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো

0: আর
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
2: আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক চিত্ৰালী গোস্বামীৰ কণ্ঠৰেটি গীত, ৰচনা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত, বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰং ভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰি ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা 12 শ্ৰেণীলৈকে দেশৰ 1,00,000,000তকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মেত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উৎকোচলৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰী পৰিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কালি 1,17,00,000 টকা জব্দ কৰে। ইয়াৰ পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযুক্ত দাসৰ বাসগৃহৰ পৰা 48,38,150 টকা মূল্যৰ নগদ ধন জব্দ কৰিছিল। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80,00,000 টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় 500 গ্ৰাম ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে কালি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত 4জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপচি নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লাল গণেশত নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কালিৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখনে হাজাৰ হাজাৰ লোকক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উড়ন সেতুখন বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যথেষ্ট অৰিহণা আছে। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে ডঃ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতেও সম্পৰ্ক আছিল অতি সুগভীৰ। তেওঁ এগৰাকী অসম প্ৰেমী আছিল। আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু তেখেতৰ পিতৃৰে সৈতে লগ লাগি অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈক নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত পুৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছো।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁও সভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানী কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলাতো জনভাগিদাৰী কাৰ্যসূচীৰ অংশ হিচাপে কালি জিলাখনৰ চাবুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰংচঙী গাঁও পঞ্চায়তত জনভাগিদাৰী ছেচুৰেচন কেম্প অনুষ্ঠিত হয়। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত চৰকাৰী কল্যাণমূলক আঁচনি তথা ৰাজহুৱা সেৱা সঠিকভাৱে প্ৰদান কৰাৰ নিশ্চিতি দিয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো বিস্তৃতভাৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লাল গণেশত ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুখন উদ্বোধন কৰাৰ বাতৰিটো অসমীয়া খবৰ নিয়মীয়া বাৰ্তাকাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিশু সাহিত্যিক শান্তনু তামুলীৰ সম্পাদনাত শিশু আলোচনী মৌচাকৰ 43 বছৰৰ আটাইকেইটা সংখ্যা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰযুক্তিচালিত সীমান্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া ইবোলা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত শুনানি গ্ৰহণৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ডিব্ৰুগড়ত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুদিনীয়া সন্মিলন সপ্তাহেতু আজি আৰম্ভ হ'ব। মোহনবাৰীত ডঃ ভূপেন হাজৰিকা বিমান বন্দৰৰ সমীপৰ মনোহাৰী টি ৰিজৰ্টত হ'বলগীয়া এই সন্মিলনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 300তকৈও অধিক চাৰ্টাৰ্ড একাউণ্ট বা CA উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত। বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ডিব্ৰুগড় জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ডিব্ৰুগড়ৰ পৰা সংবাদদাতা যাদৱ গগৈয়ে। এইবাৰৰ অসম মন্ত্ৰীসভাত প্ৰথম পৰ্যায়তে ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে মন্ত্ৰিত্ব লাভ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।
2: এইবাৰ অসম চৰকাৰৰ সম্পূৰ্ণ মন্ত্ৰীসভা গঠন হোৱা নাই যদিও ডিব্ৰুগড় জিলাৰ পৰা পৰৱৰ্তী সময়ত কেইগৰাকী বিধায়কে মন্ত্ৰিত্ব পদ লাভ কৰে সেয়া সময়ে ক'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডিব্ৰুগড় জিলাৰ ছটাকৈ বিধানসভা সমষ্টিত শাসকীয় ভাৰতীয় জনতা পাৰ্টি দলে বিৰোধী ঐক্য মঞ্চক ধূলিচ্ছাত কৰি এইবাৰৰ নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰে। 88 নম্বৰ চাবুৱালাহল বিধানসভা সমষ্টিৰ বিজেপিৰ বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰক 50,914 ভোটত পৰাজিত কৰি তৃতীয়

0: সভাৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। 88 নম্বৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত প্ৰশান্ত ফুকনে 5বাৰৰ বাবে নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ মইনাক পাত্ৰক 72,043টা ভোটত পৰাজিত কৰে। 89 নম্বৰ খোৱাং বিধানসভা সমষ্টিৰ 3য়বাৰৰ বাবে বিজেপিৰ চক্ৰধৰ গগৈ নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি লুইণজ্যোতি গগৈক 9,986টা ভোটত পৰাজিত কৰে। 90 নম্বৰ দুলীয়াজান সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে 3য়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ ধ্ৰুৱজ্যোতি গগৈক 10,459টা ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়। 51 নম্বৰ টিংখাং বিধানসভাৰ সমষ্টিত বিজেপিৰ বিমল বৰাই 3য়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ বিপুল গগৈক 49,026টা ভোটত পৰাজিত কৰে। আনহাতে 92 নম্বৰ নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপিৰ তৰংগ গগৈ 2য়বাৰৰ বাবে বিধায়ক হিচাপে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰণৱ ফুকনক 62,282টা ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
1: ডিব্ৰুগড় জিলাৰ জ্যোতিনগৰৰ নিবাসী দেৱীপ্ৰসাদ বাগৰুদিয়ালৈ চলিত বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতি বিশেষ বঁটা প্ৰদান কৰা হয়। এই বিষয়ে বিতংভাৱে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: অসমীয়া অনুবাদ সাহিত্য জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচিত এইগৰাকী সাহিত্যিকে ইতিমধ্যে অনুবাদৰ ক্ষেত্ৰত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ তেখেতে জাকিৰ নাহিকে উপামৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ৰূপ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমস্ত ৰচনা ভাণ্ডাৰ আৰু অসমীয়া সাহিত্য জগতৰ অন্যতম বুটাতৰা স্বৰূপ ডক্টৰ নগেন শইকীয়াৰ অমূল্য কৃতি মৃতভাগ হিন্দী ভাষালৈ অনুবাদ কৰাৰ উপৰিও বহু হিন্দী গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি এক অভিলেখ সৃষ্টি কৰি বহু দিশৰ পৰা ইতিমধ্যে পুৰস্কৃত আৰু প্ৰশংসিত হৈছে। ৰূপম জ্যোতিপ্ৰসাদ আগৰৱালাৰ পদাংক অনুসৰণ কৰি দেৱীপ্ৰসাদ বাগৰুদিয়াই শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা বৰগীত মাধৱদেৱৰ নামঘোষা জ্যোতিপ্ৰসাদৰ ৰচনাবলীকে ধৰি অনেক মহত্বপূৰ্ণ ৰচনা হিন্দীলৈ অনুবাদ কৰি ভাৰতৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজৰ জীৱন উৎসৰ্গা কৰিছে।
1: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰত ডঃ কমলাকান্ত বৰগোহাঁই স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় আৰু লেখিকা শিক্ষাবিদ ডঃ মামণি বৰগোহাঁইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: এই বুজাবুজি চুক্তি অনুসৰি শিক্ষাবিদ ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ স্মৃতি ৰক্ষাতে শৈক্ষিক তথা সাহিত্যিক কাম কাজ গৱেষণা আৰু চৰ্চাৰ উদ্দেশ্যে 5,00,000 টকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতান হাজৰিকাৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। এই বুজাবুজি চুক্তিৰ জৰিয়তে স্মাৰক বক্তৃতানুষ্ঠান আলোচনা সত্ৰ ছাত্ৰ ছাত্ৰী সহায়ক আৰু জনহিতৈষীমূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মৃতি তথা কৰ্মজীৱন চিৰযুগমীয়া কৰি এই ৰখাৰ প্ৰয়াস কৰা হ'ব। উল্লেখযোগ্য যে পূৰ্বেও ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়াল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত আন এক বুজাবুজি চুক্তি সম্পন্ন হৈছিল আৰু সেই চুক্তি অনুসৰি প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ শিক্ষাতত্ব বিভাগৰ স্বৰ্ণ পদকপ্ৰাপ্ত শিক্ষাৰ্থীগৰাকীক ডক্টৰ কমলাকান্ত বৰগোহাঁই স্কলাৰশ্বিপ প্ৰদান কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত ডক্টৰ কমলাকান্ত বৰগোহাঁই মেমৰিয়েল কনফাৰেন্স হল নিৰ্মাণ কৰা হৈছে।
1: জিলাৰ ৰেখ ৰূপত আজিলৈ ইমানেই। সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেখ ৰূপ। নমস্কাৰ। জিলাৰ ৰেহৰূপ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে
2: এফ এম বেণ্ডৰ 102.7 MHz জতিয়া আকাশবাণী নগাঁও। আপুনি বিচৰা গীত
3: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছোঁ। হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। হয়,
4: মই মৰিগাঁও জিলাৰ মিকিৰ ভেটাৰ পৰা কৈছিলোঁ।
3: আপুনি মৰিগাঁৱৰ মিকিৰ ভেটাৰ পৰা কৈছে?
4: হয়, মিকিৰ ভেটাৰ পৰা কৈছিলোঁ, ৰাস মন্দিৰৰ পৰা কৈছিলোঁ।
3: হয়,
4: মোৰ নাম শ্ৰী প্ৰভাত নাথ।
3: প্ৰভাত নাথ আপোনাৰ নামটো। আপুনি আগতে ফোন কৰিছিলে?
4: বাইদেউ, বহুত দিনৰ পৰা মই ট্ৰাই কৰি আছিলোঁ, আজি লাগিলে আৰু।
3: আজি প্ৰথম লাগিছে নেকি আপোনাৰ?
4: আজি প্ৰথম লাগিছে। মই আপোনালোকৰ ৰেডিঅ'খন পৰা যেতিয়া পৰা আৰম্ভ হৈছে 94-95 পৰাই মই গান শুনো।
3: হয় হয় হয়, সেই সময়ত আমাৰ ফোন ইনটো নাছিলে। হয় হয়,
4: গোটেই অনুষ্ঠানকেইটা মোৰ প্ৰিয়, তাৰমানে বহুত ট্ৰাই কৰিছে বাইদেউ, আজি লাগিলে আৰু।
3: হয় হয়, ভাল লাগিলে আপোনাৰ আজি প্ৰথম লাগিছে। আৰু কওক আপুনি আজি প্ৰথম

0: কওক।
1: জুবিন দিহিং ৰঙালী বিহু হৈ গ'ল,
0: হয় হয় হয়, বেয়া লাগিছে নহয়নে? বৰ বেয়া লাগিছে,
1: জুবিন দাৰ জীয়াই যোৱাৰ বহুত বেয়া লাগিছে।
0: হয় হয় হয়, এইটো সকলোৰে বেয়া লাগিছে।
1: হয় হয়
0: হয়
1: বাইদেউ, মই জানা পাওঁ অনুৰোধ কৰিছিলোঁ, এই জুবিন দাৰ আপোনাৰ এই ফুল ফুলক ৰ'দৰে ফুল,
0: ধুনীয়া গীত এটা, ফুল ফুলক ৰ'দৰে ফুল, আপুনি আজি সেই গীতটো শুনিব বিচাৰিছে?
1: হয় হয়, মোৰ লগত আছিলে মোৰ ছোৱালী
0: শিখাৰাণী দেৱী,
1: মৰমজনী দেৱী,
0: হয়,
1: আৰু লগতে মোৰ ভতিজা বোৱাৰী আছে জুন দেৱী।
0: হয়, আপোনাৰ পৰিয়ালৰ আটাইলৈ আন্তৰিক শুভকামনা জনাইছো, লগতে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপোনালোকে এনেকৈ ফোন কৰি থাকিব আৰু আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি থাকিব।
1: হয় হয়,
0: এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো, জুবিন গাৰ্গৰ কণ্ঠৰ

0: থাকোতে কাটি গল। হয়
1: মানে নেটৱৰ্ক নাছিলে যে তেনেকে মানে কাটি গল।
0: হয় হয় হয়,
1: মই ভাবিছো আজি নাপামে নেকি।
0: অঁ হয় হয়, কওকচোন আপুনি আজি কি গীত শুনিবলৈ ফোন কৰিছে?
1: আজি মই শংকৰে শিকেন মোৰ কঠীয়া,
0: ভূপেন হাজৰিকাৰ, ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত। হয়, আপুনি ধুনীয়া গীত এটি অনুৰোধ কৰিছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ। আপোনালোক সকলো কুশলে থাকিব আৰু এনেকৈ আগলৈ ফোন কৰি থাকিব আৰু আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি থাকিব। এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ।

0: হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই জাগীৰোডৰ পৰা অমিয়ন নেচা হাজৰিকাই কৈছো।
0: হয় হয়,
1: মই জুবিন গাৰ্গৰ এটি গীত শুনিম বুলি ভাবিছো।
0: আপুনি জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত শুনিবলৈ ফোন কৰিছে।
1: হয়,
0: কোনটো গীত শুনিব আপুনি?
1: ৰঙা।

0: ไปต่อโอ้ยตีนายโมรมจันไปต่อโอ้ยตีนายดาวเรศปีเอดีกว่าปีเสสิงหาที่ผ่านหาจีโมโนยุน
1: ভাল লাগিছে আপুনি গাই দিলে গীতটো এটা কলি গাই দিলে ঠিক আছে আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো শুনকচোন
0: আৰু আৰু বাইদেউ
1: হয় কওকচোন
0: এবাৰ আমাৰ বিহু জাগি উদয় সন্মিলন হৈ গৈছে বাৰু 17-18 তাৰিখে হৈ গ'ল
1: হয় হয়
0: তাৰ মই আগতে বিহু কৰি কৰি আৰু বিহু ৰাণী নাচিছিলো ৰাণী মানে জাগি উদয় অসমৰ বহু শুনা মাৰিছিলে এইবাৰ আমাক সমৰ্থন জনাইছিল আজি জাগি উদয়ত বহু ভাল লাগিছে
1: হয় হয়
0: কিন্তু জুবিন কাকাইদেউ নাই বিনা হেৰিত এইবাৰ প্ৰথম বহাগী বিহু পালন কৰা হৈছে আমাৰ জাগি উদয়ত কিন্তু মানুহৰ মুখত বিহু পালিছে অসমীয়া বুলি কিন্তু ৰং নাই এইবাৰ
1: হয় হয় হয় বেয়া লাগিছে এইবাৰ হয়
0: হয়
1: ঠিক আছে আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো

হেল্ল' এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি আজি প্ৰথম ফোন কৰিছে নেকি? অকণমান গাই দিয়ক গানটো, আপুনি বৰ ধুনীয়া গীত এটা অনুৰোধ কৰিছে। খুব ধুনীয়া গীত এটি আপুনি অনুৰোধ কৰিছে। আপোনাৰ লগত থকা প্ৰত্যেককে আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ।

0: হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি হাওৰাঘাটৰ পৰা কৈছে, আপোনাৰ নামটো কওকচোন। হয় হয়, আপুনি আগতে ফোন কৰিছে নাই আমাৰ অনুষ্ঠানলৈ? আজি কৰিছিল নেকি? আপুনি আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি থাকে
1: নহয়?
0: আজি ৰেডিঅ' লগাই শুনি আছে আপুনি। আজি কি গীত শুনিবলৈ আপুনি ফোন কৰিছে কওকচোন।
1: দাদা জুবিনৰ গান এটা শুনিব বিচাৰিছো।
0: জুবিন গাৰ্গৰ কণ্ঠৰ গীত, কোনটো গীত শুনিব বিচাৰিছে বাৰু?
1: আজি ধুলে
0: হয় জুবিন গাৰ্গৰ কণ্ঠৰ বিহুগুৰীয়া গীত নহয়নে? নাম কওক, আপোনাৰ লগৰ কেইজনৰ নাম কওকচোন। ভাৰতী বাগলাৰী আৰু হয় নমস্কাৰ জনাইছো। আৰু হয় হয়, আপোনাৰ নাতিও আছে। নয়ন বাগলাৰী, নয়ন বাগলাৰীলৈ মৰম দিছো। আকৌ আপোনালোকে এনেকৈ আমালৈ ফোন কৰি থাকিব, আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি থাকিব। আৰু আজি আপোনাৰ প্ৰিয় গীতটি, জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰিয় গীতটি শুনাই দিছোঁ।

0: হেল্ল'
1: হেল্ল'
0: এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত, আপুনি কোনে কৈছে?
1: নমস্কাৰ
0: নমস্কাৰ,
1: নমস্কাৰ,
0: আপোনাৰ নামটো কওকচোন।
1: মোৰ নাম ৰফিকুৰ ৰহমান।
0: হয়, আপুনি আমাৰ নগাঁৱৰে,
1: হয় হয়
0: আগতে ফোন কৰিছে, আপোনাৰ নামটো শুনি মই চিনি পাইছোঁ। ভালে আছে?
1: ভালে আছোঁ, আপোনাৰ ভাল ন?
0: হয় হয়, আছোঁ দিয়ক, আছোঁ আছোঁ। আজি কি গীত
1: তাৰমানে
0: শুনিব কওক? হয় কওক।
1: মই এটা গীত শুনিব বিচাৰিছোঁ,
0: হয় কওকচোন।
1: এই ভূপেন হাজৰিকা
0: হয়
1: শ্বহীদ প্ৰণামো তোমাৰ।
0: হয়, বৰ ধুনীয়া গীত নহয়নে? ভূপেন হাজৰিকাৰ কণ্ঠৰ শ্বহীদ প্ৰণামো তোমাৰ, বৰ ধুনীয়া।
1: শুনিব বিচাৰিছোঁ আৰু।
0: ঠিক আছে, তেতিয়াহ'লে আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ।
2: এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক।

0: ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ পৰা মই তৃপ্তি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আগবাঢ়িছো পৰৱৰ্তী অনুষ্ঠানলৈ।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বিহু সন্মিলন। লক্ষ্মীনাথ ফুকন ৰচিত চুটিগল্পৰ আধাৰত আৰতি দাস বৈৰাগীৰ নাট্যৰূপ বিহু সন্মিলন, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এয়া বিহু সন্মিলন।

0: মই যাওঁৱেই দিয়া গগন মণ্ডল।
1: যোৱাইহে, তোমাক চাহে পিয়লাও দিয়া নহ'ল।
0: নেলাগেহে মিছামিচিকৈ, ঘৰত সেইফালে তোমাৰ গিৰিহঁতনিও নাই।
1: হেৰা ভায়া, এই চাহে পিয়লাৰ কাৰণে আমি তিৰোতা মানুহৰ মুখলৈ চব ভকত নহয় জানিবা হ? সংসাৰৰ সকলো কাম কৰাৰ অভ্যাস আছে বুজিছা?
0: পিছে তোমাৰ তেওঁনো গ'ল কেনি সভালৈনে?
1: সেয়াই আৰু, এই সভা সমিতিবোৰৰ পৰাই মানুহজনী তেনেই আহৰি নাপায় দেওঁহে।
0: হওক দিয়া, এইবোৰত ঘূৰা কাৰণেহে তেওঁ আটাই চিনি পায়
1: হয়নে?
0: হেৰা, তুমি উকিল হ'লা কি হ'ল? বিচিত্ৰময়ী গিৰিয়েক বুলিলেহে তোমাকো সকলোৱে চিনি পায়। এই আনকি মানুহে গগন মণ্ডলৰ ঘৰ নুবুলি বিচিত্ৰময়ী ঘৰহে বোলে, বুজিছা? এই অনেকে আকৌ তোমাক মিষ্টাৰ বিচিত্ৰময়ী বুলিলেহে চিনি পায়।
1: মই পিছে ইয়াত আপত্তি কৰিবলগীয়া একো পোৱা নাই।
0: কি ক'লা?
1: মোৰ মনেৰে এনেকৈ চিনাকি দিয়াটো ন্যায়সংগতহে হৈছে।
0: ন্যায়সংগত?
1: যদি গিৰিয়েকৰ নামৰ আগত মিছেচ লগাই ঘৈণীয়েকৰ পৰিচয় দিব পাৰি, তেনেহ'লে ঘৈণীয়েকৰ নামৰ আগত মিষ্টাৰ লগাই গিৰিয়েকৰ পৰিচয় দিব পৰা নাযাব
0: কিয়? বৰ যুক্তিটো দিছা দিয়া।
1: হেৰা, এই তদুপৰি এতিয়া যে আগৰ দিনো নাই।
0: হেৰা, হেৰা, কোনোবা আহিছে যেন পাওঁ, সেইখন ঘোঁৰা বাগি ৰোৱাহি নাইনে?
1: আমাৰ এওঁহে হ'বলে।
0: হয়নে? মই যেনে উঠিছো বুজিছা? হেৰা,
1: কেনেকুৱাখন কৰিছা?
0: নহয় হেৰা,
1: তেওঁ কিবা বাঘ নেকি?
0: মোৰ কিন্তু তেনেজনে লাগে তেওঁ। মই আহোঁ দিয়া। হেৰা,
1: যোৱা তে। কোথা কোথা? ওহ, মোৰ বন্ধু যে বিশল্যকৰণী।
2: এই মতা মানুহবোৰৰো যে কাণ্ড!
1: কি হ'লনো?
2: সন্ধিয়া লাগি কাহানিবা ভাগিল, 8 বাজি গ'ল, এতিয়ালৈকে লোকৰ ঘৰত পদূলি শুঙি ফুৰিছে।
1: বাৰু বাৰু, তুমি হাত মুখ ধোৱা গৈছোন। ইয়াৰ হবলা টোপনিয়ে গৈ চাওঁ মই না চাওঁ
2: চাব কেনেবাকৈ কেঁচা টোপনি ভাগিব লাগিলে চিঞৰত গগন ফালিবহি। কম অ কম বেবীকো জলদি জলদি ডাঙৰ বিচনামে ৰাখ দে।
1: তুমি দেখোন পঞ্চায়তে পাকঘৰলৈকে পোনাইছা,
2: চাওচোন। পাকঘৰটোনো এনেকৈ অন্ধকাৰ কৰি ৰাখিছে, লাইটটো জ্বলাব পৰা নাইনে?
1: মানে
2: গোসাঁই, এইটো পাকঘৰ নে গোহালি ঘৰ?
1: হেৰি মানে
2: বন্দুক বহুৱাই লৈ হবলা চাহৰ খোলাত বহিল।
1: নাইহে, তাক জোৰকৈ ধৰাটো চাহকণ নেখালে।
2: নাখালে? মই কোনেই মানিম? বন্ধুক চাহ কৰি খুওৱা নাই যদি পাকঘৰৰ এনেচন হবলৈ পালে কেনেকৈ?
1: আচল কথা, তুমি যোৱাৰ পিছতেই বিশল্য কলনী ওলালিহি। এই কথা পাতি থাকোঁতে থাকোঁতেই পাকঘৰত সোমাবলৈ কেনেকৈ?
2: বুজিছো নহয়, মই মানুহজনী এখন্তেক নহ'লেই ঘৰ গুচি বাঁহতল হয়। যেনেভাৱে পাকঘৰ এৰি থৈ গৈছিলোঁ তেনেভাৱেই থাকোঁ।
1: মানে মই
2: দুৱাৰ চুকত যে খৰিকেইডাল পৰি আছিল এতিয়াও তেনেভাৱেই থাকিল। সাফৰ নমৰাকৈ চাহপাতৰ টিনটো যে জুহালৰ কাষত এৰি থৈ গৈছিলোঁ এতিয়াও তাত সাফৰখন লগাহি নাই।
1: কৈছো নহয়, মানে
2: মানে হেৰি, আপোনাক মই ভাত ৰান্ধিবলৈ কৈ গৈছিলোঁ নে নাই?
1: কৈছিলা কৈছিলা, পিছে
2: পিছে ভাত ৰন্ধা যে নাই, জুইকুৰাও ধৰি থ'ব পৰা নাই। এতিয়া থাকক লঘোণে।
1: থাকিব লাগে যদি থাকিম আৰু লঘোণে। ইমান দিনৰ মূৰত বিকল্যকৰণী আহি ওলালি, তাক আৰু খেদাই দিব পাৰোঁ নে?
2: কামৰ সময়ত আহিলে লাগিবতো খেদাই দিব। মই হ'লে এতিয়া ভাত পানী ৰান্ধিব নোৱাৰো দেই, কৈ থ'লোঁ।
1: কোনেনো তোমাক এতিয়া ভাত ৰান্ধিবলৈ কৈছে?
2: তেনেহ'লে ৰান্ধিব কোনে? শুনোচোন আয়াই, তাইচোন কাঁহী বাতি ধোৱাৰ বাহিৰে পাকঘৰত একো কাম নকৰে। ল'ৰাটোৰ আলপৰচান ধৰোঁতে তাৰ জেঙা মাৰোঁতেই তাই সময় যায়।
1: কিবা এটা হ'ব নহয়, তুমি যোৱাচোন যোৱা। এই ভাগৰে যোগৰে আহি সোমাইছাহি,
2: এনে চেনে নেদেখিছা? সি ৰান্ধনী ল'ৰাটো টকা আৰু ৰেচন কাৰ্ড লৈ পলাই আজি 9 কি 10 দিনেই হ'লহি, তথাপি পুৰুষৰ পোৱালি হৈ আন এটা ল'ৰা আনিবৰ খবৰ নহ'ল।
1: হেৰা, সময়ে পোৱা নাই নহয়।
2: কি ক'লে কি ক'লে? সময় পোৱা নাই? কি কৰোঁতে সময় নোপোৱা হৈছে কওকচোন। মই মানুহজনীয়ে বাহিৰত ৰাইজৰ কাম সোপাকে কৰি অটাব নোৱাৰোঁ, এতিয়া কলীয়া গোসাঁইটো দিলে মোৰ ডিঙিতে লগাই।
1: হেৰা, মইচোন তোমাক
2: হৈছে হৈছে, আপুনি আৰু আয়া
1: কি হ'ল?
2: কঁকালটো দেখোন ঠাহ মাৰি ধৰিছে পাই।
1: ধৰিবইতো ধৰিবইতো, কিয় নধৰিব? দিনটো জানো কম খাটিবলগীয়া হৈছে তোমাৰ।
2: ঠক ঠক, আপুনি সিমানখিনি বুজোতা হোৱা হ'লে কথাই নাছিল।

0: নোকোৱা দেও।
1: নহলো কি, আজি এতিয়া গোটেইখন সভাৰ জঞ্জাল মোৰ মূৰৰ ওপৰেদিয়ে গ'ল নহয়। খাটি খাটি আধা মৰা হ'লোঁ। তেওঁ জানো পৰিত্ৰাণ আছে। মই ক'লোঁ আজি বক্তৃতাটো মই নিদিওঁ, আনেই দিয়কচোন। নাই নুশুনে, আকৌ বক্তৃতাটো মইহে দিব লগা হ'ল।
0: তুমি পাৰা বুলিহে
1: সেয়া আকৌ কি কৰিছে?
0: এই জুইকুৰা জ্বলাই দিওঁ বুলি ভাবিছোঁ।
1: জুহালত খৰি কেইডালমান দি তাৰ তলতে কাগজ সোমাই নিদিম বুলি। উফ, আপোনাৰ লগত নোৱাৰি আৰু দেই। সেই সৰু নোৰাটো দেখা নাই, সেইটোকে দিয়কচোন। জুই সলাই কাঠিডাল জ্বলাই দিয়ক আকৌ।
0: দিছো দিছো। অঁ হৈছে এতিয়া। এই কাগজ জ্বলিছে যেতিয়া জুই গৈ খৰিত লাগিবগৈ। তুমি যোৱাচোন কাপোৰ কানি সলাই মুখ হাত ধুই লোৱাগৈ যোৱা।
1: হেৰি, ভাত বহোৱাৰ আগতে পাকঘৰটোহে অলপমান ঠান ঠিত লগাই ল'ব লাগিছিল, গোটেইটো খেচ হৈ আছে।
0: বাৰু হ'ব দিয়াচোন সেইবোৰ।
1: হ'ব, কিটো হ'ব বুজিছো নহয়। অঁ আজি হ'বলে গোসাঁই চাকিও দিয়া হোৱা নাই।
0: অঁ হে ৰা হে, আজি মানে
1: কি আজি মানে? বুজিছো বুজিছো, বন্ধুৰ লগত কথাৰ মহলা মাৰোঁতে আজি গ'ল। কৰক যি কৰে কৰি থাকক, মই মানুহজনী নেথাকিলো কাৰণে আজি চাকি গছো নজ্বলিল। থাপনা এন্ধাৰ মুন্ধাৰ হৈয়ে থাকিল, কি আৰু লক্ষী থাকিব এইখন ঘৰত?
0: আজি আৰু মাত নমতাই ভাল, নিজৰ কাম নিজে কৰি যোৱাহে মংগল। বাৰু জুই কৰাটো জ্বলিলেই, এতিয়া তেন্তে চচপেনটো আওখালি চৌকাত বহাই দিওঁ।

0: আজি দেখোন বৰ গৰম লাগিছে দেও, বহাগ মাহ পৰাহি নাই এথোন। ওৱাই, আপুনি দেখোন জুহালৰ গুৰিতে একেবাৰে পীড়া পাৰি বহিল।
1: তুমি নাকো গৰমখনত মিছাকৈ কিয় সোমালাহি?
0: মই নেলাগিলে ভাত আজি হৈছে, চাওঁ তেহেলে যাওকচোন। হেৰি, দাইলৰ ফেনখিনিও কাঢ়িব পৰা নাইনে? লু নহবলৈ দিয়াই নাই নহয়।
1: দিওঁ ৰবা।
0: এইখিনিতে বহিনো কি কৰিছে? হালধি অলপমান বাটিব পাৰে দেখোন।
1: ৰাতিপুৱাও হালধি বাটিছিলোঁ নহয়, তাৰে বাকী ৰোৱা নাইনে অকণো?
0: বিধে বিধে আঞ্জা পাতি ৰান্ধি থাকিলেনো ক'ৰ পৰা থাকে? এতিয়াও বাটি দিয়কচোন বাৰু, হাতখন খাই নাযায় দিয়ক।
1: তোমাৰ যে কথাবোৰ আৰু, মই কিবা সেইকাৰণে সুধিছোঁ নেকি? বাটিম দিয়া, বাটিম দিয়া।
0: ভাগ্যেহে নাভাগিল, পটাগুটি ভাগিলে অমংগল হয়, জানেনে নাই?
1: মই মানে তৰকিবই নহ'লহে, কোনোবা পাকত হাতৰ পৰা এৰা খাই।
0: আপুনি বুজিছে, কোনো কামৰে মানুহ নহয়, উকিলো হৈছে মিছাইহে। মই নোহোৱা হ'লে যে আপোনাৰ ফালে আধ্যায়।
1: সেইটো আৰু ক'লেহে হয়নে, নিজেই জানো।
0: বিএল নো কেনেকৈ পাছ কৰিলে জানো? আপুনি কিবা নকল চকল মাৰিহে পাছ কৰিছিলে নেকি?
1: কিনো কোৱাহে, মোকতো তুমি কি বেয়া কৰিলো দেখিলা?
0: হে ঠক ঠক হেৰি, আপুনি নহয় মই হ'ব লাগিছিল উকিল।
1: তুমি
0: দেখিলেহেঁতেন তেতিয়া, ইমান দিনে দুমহলীয়া পকীঘৰ উঠালোহেঁতেন। আৰু আপোনাৰ দৰে সেই লঠঙা চাইকেলত উঠি কাছাৰীলৈ গ'লোহেঁতেন নে কিবা?
1: কিহত কৈনো গ'লাহেঁতেন পিছে, মটৰ নে?
0: অঁ তোনাকো মানুহৰ চকুত চমক লগাই মটৰত উঠি গ'লোহেঁতেন, জানিছে?
1: জানিছোঁ জানিছোঁ, বঢ়িয়াকৈ জানিছোঁ। এই জন্মত পিছে তোমাৰ উকিল হোৱাটো হৈ নুঠিল, গতিকে মটৰ গাড়ীত উঠাটো নেচেল। অহা জন্মত তুমি কিন্তু উকিলেই হ'বা, মই বেছকৈ বুজিছোঁ। পিছে উকিল হ'লে মোলৈ আকৌ নাপাহৰিবা দেই, আন নহ'লেও মোক তোমাৰ মটৰৰ ড্ৰাইভাৰৰ পদটোকে দিবা।
0: নেদেখিছা?
1: আৰু মটৰ চলাই নিওঁতে তুমি মোৰ কাষতে বহি যাব লাগিব, কিন্তু আগৰ কথা মই আগতে কৈ থলোঁ।
0: গৈছোঁ মই আপোনাক মোৰ মটৰ ড্ৰাইভাৰ ল'বলৈ। আপুনি উকিল হৈয়ে যি ফলালে, মটৰ ড্ৰাইভাৰ হৈ কি ফলাবগৈ জানিছোঁ বাৰু। ড্ৰাইভাৰ হৈ মাৰকগৈ লাগিলে কাৰোবাক মটৰ এখন দিয়ে।
1: মাৰিলে মাৰিম আৰু, তুমি উকিল হ'লে মটৰেৰে খুন্দিয়াই মানুহ মাৰিবলৈকো অমুকাই ভয় নকৰোঁ। তুমি এনেকৈ সাক্ষীবাদী গোটাই এনেকৈ কেছ খেলিব পাৰিবা যে মৰাকো নমৰা কৰিব পাৰিবা।
0: পিছে আপুনি চলোৱা মটৰত উঠি কোনে খাৱত পৰি মৰিবলৈ যাব? মইতো নাযাওঁৱেই, ভালকৈ চাই চিতিহে মই ড্ৰাইভাৰ ল'ম, যাকে তাকে নলওঁ।
1: তোমাৰ পচন্দ নেপালে একা কি কৰিবা?
0: নেপালে নাই, মই নিজেই চলাম।
1: কি ক'লা?
0: মই নিজেই মটৰ চলাম।
1: নিজেই মটৰ চলাব মানে তুমি?
0: অঁ, কিনো ডাঙৰ কথাটো, আজিকালি নাৰী জাগৰণৰ দিন, অহা জনমৰ কথা বাদেই দিছোঁ, আৰু কেইবছৰমান বাট চাওক, তিৰোতা মানুহে নিজেই মটৰ গাড়ী চলাই নে নচলাই প্ৰমাণটো পাব।
1: এৰা এৰা, এই জনমত মটৰ গাড়ী কিনি তোমাক উঠাই লৈ ফুৰাবলৈ নাপালোঁ, অহা জনমলৈও।
0: বাৰু বাৰু, দুখ কৰিব নালাগে, ইমানকৈ ধৰিছে যেতিয়া ল'ম বাৰু আপোনাক হেণ্ডিমেনকে কৰি। ওৱাই, কি নেদেখা দেখা দি চাইছে?
1: তোমাক
0: মোক হে হৰি,
1: মানে তোমাৰ দুলজোৰা।
0: দুলজোৰা? ওৱাই, মোলৈ আপুনি দুলগুৰা বুলিছে নেকি?
1: মানে তুমি কথা ক'লে দুলজোৰা কেনেকৈ লৰে তাকে চাইছো।
0: হয়নে?
1: মানে মহিলা মণ্ডলৰ এনেই খাই সম্পাদিকা হোৱা নাই দেই, গুণ আছে দেখিয়েইহে হ'ব পাৰিছে।
0: কথাটো বোলে এতিয়াহে বুজি পালে?
1: আগতেও পাইছোঁ, তুমি নথকা হ'লে ঘৰখন এনেকৈ কেতিয়াও নচলিলেহেঁতেন। মোৰতো দেখি চাই, টকা দিয়া মক্কেলতকৈ টকা নিয়া মক্কেলৰহে সংখ্যা সৰহ।
0: চাওঁ, আপুনি দাইলখন চাওকহি, উতলি পৰিব, মই লাওফালকে কুটো, বুজিছে? হেৰি, এই আপুনি নহলে উকালতিৰ লগতে কিবা সভা সমিতি এখনৰ ঘাই সম্পাদক হৈ লওক।
1: কি ক'লা?
0: ঠিকেই কৈছো, নতুনকৈ কিবা মহাসন্মিলন বা মহাসভা পাতিও ল'ব পাৰে। সভা সন্মিলন বুলিলেই বৰঙনি, বুজিছে?
1: বৰঙনি?
0: অঁ, আৰু আপুনি তাৰ পৰা কেনেকৈ বৰঙনি আদায় কৰিব ময়ে শিকাই দিম। দুৰ্নীতি নিবাৰণী বা তেনেধৰণৰ সন্মিলন এখনৰ সম্পাদক হ'লে গভৰ্ণমেণ্টে আপোনাক খাতিৰ কৰিব নহয়, চেক চাই দিব ভালকৈ, গভৰ্ণমেণ্টক সমালোচনা কৰি বক্তৃতা, নাইবা খবৰ কাগজত দীঘলীয়া বিবৃতি।
1: জানো দেও,
0: এই আপোনাক এইবোৰ কথা কোৱা মিছা, আপোনাৰ বুদ্ধিয়ে সেইবোৰ ঢুকি নাপায়গৈ। চাওক আপুনি গুচক।

0: চৰাইজনীয়ে নো আৰু কিমান মাতি থাকে দেও।
1: পুলি চৰাইহে মাথুনি আপুনি বেয়া পায় নেকি ৰূপলাবণ্যময়ী বাইদেউ?
2: নহয় হে ময়ূৰ ভংগী কু কু মাতে আচলতে ৰূপলাবণ্যময়ী বাইদেউ দেহলৈ নুচাটন কৰে সেয়েহে।
0: এ থোৱা থোৱা, সকলোকে তোমাৰ নিচিনা বুলি ভাবিছা নেকি হে? তোমাৰ নাম যেনে যৌৱন বিলাসিনী, মানুহজনীও হলা তেনে। যৌৱন সাগৰতহে যেন সকলো সময়ত উটি ভাঁহি ফুৰিছা।
2: যৌৱন সাগৰত উটি ভাঁহি ফুৰোনে নুফুৰো ক'ব নোৱাৰো। পিছে কুলিজনীৰ মাতটো শুনিলে গা হাতখন আঠখন হলে হয় দেই,
1: আৰু মনটো বিহুবলীয়া হয় নহয়নে?
2: অকল মনটোহে নে, হিয়াখনৰ কথা নোকোৱা কেলে? হিয়াখন উগুল থুগুল হয়, কোনোবা চেনাই কথা চেৰেং চেৰেংকৈ মনত পৰি নিশা চকুৰ টোপনি হৰে।
0: আয়ো দেহি হয়নে?
2: চাওকচোন চাওক, কুলিটোৱেও কোনো বুলি বিহু জাননী দিছেহি। মদাৰজোপাৰ ফুলবোৰ সৰি কুঁহিপাত ওলাল, আৰু আমাৰ ঘৰৰ অশোকজোপা যে ফুলেৰে ফুলি ৰমক জমক হৈ উঠিছে।
1: অকল সেয়েহেনে বৰষুণ পাই দুবৰিবলৈও ঠন ধৰিলে,
2: গছৰ পাতে পাতে নতুনকৈ সেউজীয়া বুল লাগিল।
0: এইকেইজনীয়ে এতিয়া কিবা কবিতা চবিতাহে লিখিব যেন পাইছো।
2: কবিতা লিখাৰ বতৰ এইটো বাইদেউ, কুলি চৰাইক লৈ, বহাগৰ বিহুক লৈ কবিসকলে কিমান কবিতা ৰচনা কৰি থৈ গৈছে নাজানে জানো?
0: এ থোৱা দেও, সেইবোৰ আমাক কেলে? তুমি যৌৱন বিলাসিনী হৈছা কবি, তোমাৰহে সেইবোৰৰ খবৰ। বিহু বুলিলে উতলা হ'বৰ বতৰ,
2: উতলা হ'বৰ বতৰ।
1: পিছে হেৰি নহয় বাইদেউ, আমিচোন কবিও নহওঁ, যৌৱন বিলাসিনীৰ দৰে কমোৱা তোলা উৰা দি মনোৰৰ বয়সো নহয়। তথাপি দিয়কচোন, বিহুৰ আগলি বতৰা পাবৰে পৰা মনটোচোন ৰাইজাই কৰিছে।
0: সেইটো তোমাক দেখিয়ে বুজি পাইছো। সৰগ ন পলাশবৰীয়া মুগাৰ ৰিহা মেখেলাযোৰৰ খচখচনি তুলি যিহে লচপচকৈ সোমালাহি, বিহুটি আমাৰ যেনে আদৰৰ মুগা সাজযোৰো তেনে। বিহু গীতত এনেয়ে কোৱা নাই
3: নহয়,
0: এতিয়া মনে মনে থাকা, দেখা নাই বিচিত্ৰময়ী বাইদেউ কেনেকৈ অথনিৰে পৰা কামৰ খুনাত তলমূৰৰ পৰা ওপৰ মূৰ কৰিব পৰা নাই? এই আমনি পাব
4: বোলো বৰকৈ দেখোন বিহু লাগিছে, কোননো সেইকেইজনী?
2: আমিহে বাইদেউ।
4: বিহু সন্মিলন দেখোন ইয়াতেই পাতিলা?
2: নাই বাইদেউ, এই ময়ূৰ ভংগীয়েহে।
4: বাৰু, সন্মিলনৰ দিনাহে চাম কোনে কিমান বিহু মাৰিব পাৰা। চাওঁ, এইফালে আহা।
1: গৈছো,
4: কথা আছে। আহাচোন।
1: কওকচোন বাইদেউ, কিনো কথা আছে?
4: আজি পিছে বাতৰি কাকতত আমাৰ মহিলা মণ্ডলৰ বাতৰি এটা প্ৰকাশ পাইছে নহয়, দেখিছা নে নাই?
2: আজি আকৌ মোৰ বাতৰি কাকতখন চোৱাই নহয়।
0: অ' বাইদেউ, মই পাহৰিয়ে আছিলোঁ সুধিবলৈ, হেৰি নহয় বাতৰিত ওলাইছে আমাৰ মহিলা মণ্ডলৰ তৰফৰ পৰা আয়োজন কৰা বিহু সন্মিলনত সভাপতিত্ব কৰিব বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু
4: ৰলা কিয়, কি ক'ব খুজিছা কোৱা?
0: মই জনাত মুখ্যমন্ত্ৰীলৈ আবেদনহে গৈছে, তেওঁৰ সন্মতিটো এতিয়াও অহাই নাই।
4: তাৰপিছত
0: কাকতত প্ৰকাশ পোৱা মতে বিহু সন্মিলন উদ্বোধন কৰিব শ্ৰীমতী কৃপালনীয়ে, পিছে তেওঁৰ নামটোনো কাকতত উলিয়াই দিলে কি বুজাই নাই, তেওঁতো আহিব নোৱাৰো বুলি লিখিলেই।
4: তুমি বুজিছা ৰূপলাবণ্যময়ী, আমাৰ মহিলা মহামণ্ডলৰ সহকাৰী সম্পাদিকাৰ বাপটো মিছাই পালাহে।
0: মানে বাইদেউ,
4: মানে আমাৰ বিহু সন্মিলনখনত মুখ্যমন্ত্ৰী বা শ্ৰীমতী কৃপালনীয়ে যোগদান কৰিবলগীয়া কথাটো এটা বিশেষ খবৰ হয়নে নহয়?
0: হয়।
4: তেহেলৈ তেখেতসকল যোগদান কৰকেই বা নকৰক,
0: সেইটো হলে হয়।
4: তেনেহলে বিহু সন্মিলনৰ গুৰুত্ব বুজাবৰ কাৰণে কাকতত উলিয়াই দিছো, তাকো নুবুজিলা নে?
0: বুজিলো।
4: আমি তিৰোতাবিলাকো যে পৰি মৰা নহওঁ, মতাবিলাকে বুজক এইবাৰ, শ্ৰীমতী কৃপালনী নাহিল কি হ'ল, কাকতত নাম ওলাই গ'লতো।
0: আপুনি যে বাইদেউ বহু দূৰলৈ চাই পায়, মই যে কথাটো ধৰিবই পৰা নাছিলো।
4: পাৰিবা পাৰিবা, লাহে লাহে সকলো পাৰিবা, তুমিনো মহিলা মহামণ্ডলত সোমাবৰ কিমান দিন হৈছে। পিছে বিহু সন্মিলনখন সকলো ফালৰ পৰা জয় জয়কাৰ কৰি তুলিব লাগিব বুজিছা?
2: হ'ব বাইদেউ, আমি আছোৱেই
0: নহয়। সকলোৱে হাত উজান দিলে নহ'বনো কি কথাটো আছে?
4: অঁ ঠিক আছে, এতিয়া শুনা হওক, বিহু সন্মিলনখনৰ লগতে চাহ জলপান অকণমানৰো আয়োজন কৰোঁ বুলিছোঁ, তোমালোকে কি বোলা?
0: অঁ বঢ়িয়া হ'ব বাইদেউ, বৰ বঢ়িয়া হ'ব।
2: আপুনি ক'ব আকৌ আমি কি কৰিব লাগিব বাইদেউ?
4: বাৰু,
3: টকা তুলিব নালাগিব জানো।
0: অঁ, টকা নহ'লে চাহ জলপান খোৱাবা কেনেকৈ? বাইদেউ, মানুহ পিছে কিমান মাতিব খুজিছে?
4: মোৰ লিষ্ট মতে 100 মানেই হৈছে। টকাও তুলিব লাগিব নিশ্চয়।
3: 100
4: মই কি ভাবিছোঁ জানা, টকা আমাৰ সভ্যাসকলৰ পৰাই তুলিম, আনৰ ওচৰত আৰু হাত নাপাতোঁ, নে কি কোৱা?
0: হয় বাইদেউ, পিছে কিমানকৈনো তোলোঁ বুলিছে?
4: মই ঠিক কৰিছোঁ, প্ৰত্যেক সভ্যাই কমেও তোমাৰ 30 টকাকৈ বৰঙণি দিব লাগিব, আৰু দিব লাগিব কমকৈও 5 তিল দিয়া পিঠা।
3: তিল দিয়া পিঠা?
4: অঁ, তিল দিয়া পিঠা নহ'লে বহাগ বিহুটোনো পাতিবা কেনেকৈ? দোকানততো আৰু তিল দিয়া পিঠা কিনিবলৈ নাপায়, সেই দেখি ঘৰৰ পৰা আমিয়ে আনিব লাগিব।
0: কেলেনো নহয় আকৌ?
3: পিছে বাইদেউ, মই হ'লে টকাকে লাগিলে 2 বেছিকৈ দিম, তিল দিয়া পিঠা হ'লে 1 দিব নোৱাৰিম দেই।
4: ঔৱা, কেলেহে?
3: বন কৰা ল'ৰাটো বিহু বুলি ঘৰলৈ গ'লেই, মই নিজেনো পিঠাগুৰি খুন্দিম কেনেকৈ?
4: সেইটি নহ'ব, সেইটি নহ'ব দেই। তোমাৰ ওজৰ আপত্তি মই একো নুশুনো, 5 তিল দিয়া পিঠা তুমি দিবই লাগিব।
3: কিন্তু
4: বন কৰা মানুহ নাথাকিল কি হ'ল? মিষ্টাৰ ময়ূৰভংগী আছে নহয়?
0: মিষ্টাৰ ময়ূৰভংগী বোলাটো কিন্তু আপোনাৰ ঠিক হোৱা নাই দেই বাইদেউ।
4: কিয় হে?
0: এতিয়া আৰু দেশত ইংৰাজৰ শাসন নাই যেতিয়া মিষ্টাৰ বোলাটো এতিয়া অকণো শোভা নাপায়।
4: মুঠতে বুজিছা, তেওঁকে ক'বা, তেওঁৱে পিঠাগুৰিখিনি খুন্দি দিব পাৰিব। তুমি দেশৰ সেৱাত এনেকৈ লাগি ফুৰিছা, তেওঁ তোমাক এইকণো সহায় কৰি দিব নোৱাৰিবনে? তুমি মিষ্টাৰ ময়ূৰভংগীক বুজাই ক'বা, আৰু ক'বা তেওঁ পিঠাগুৰি খুন্দি নিদিলে মই তেওঁৰ ওপৰত গৰিহণা প্ৰস্তাৱ ল'ম।

0: অৰিহণা দিয়া হে।
1: আও ভগা সবাহত উৰিলি দিবলৈ অহা কিজনী চাওঁ মুখ কেইখন। অঁ ল ল থৰ থ মতি বাইদেউ, আপুনি হবলৈ আহিবলৈ এতিয়াহে সময় পালে।
0: এ তোমাৰো আৰু বিচিত্ৰ মূলহে চকুটো, এইকেইজনীক দেখা নাই হবলা। সৌজনী উচলা বালা নিৰ্ভীত কুমাৰী কুৰংগ নয়নী, আৰু আমাৰ সেই আবেগ বিহিবলা আইদেউকো বাটতে পাই ময়েহে লৈ
2: আহিছোঁ। দেহে বিচিত্ৰ, এই ঘৰখনৰ জঞ্জাল মাৰি মাৰি ওলাই আহিব পাৰিলেহে হৈছে আকৌ। ল'ৰা ছোৱালী হ'ল এগোহালি ঈশ্বৰৰ কৃপাত, তিনিয়ে বাঘৰ আটেল খোৱা, সিহঁত মখা গোটেই খুলি খুলি খালেহে মোক বুইছা।
1: এই উচলা বাইদেউৰ বাৰু ল'ৰা ছোৱালীয়ে সৰহ, আমাৰ সংখ্যা তাকৰীয়া হ'ল কি হ'ল, মতা মানুহৰ কাৰণেই ওলাব নোৱাৰ বুইছা। নহয় জানো কুৰংগী নয়নী বাইদেউ,
3: তুমি ঠিকেই কৈছা নিভৃত কুমাৰী, বিচিত্ৰময়ী বাইদেউৰ নিচিনা স্বামী ভাগ্যনো কেইজনী আছে।
1: হৈছে হৈছে, ইমানকৈ কৈ থাকিলে মুখ লাগিব পাৰে কেনেবাকৈ। পিছে আবেগ বিহবলা আইদেউ দেখোন তলমূৰকৈ ৰলা।
0: সেইজনী লাজটো যোৱাই নাই হবলা, মই বোলো হয়ে নকয় না ভাগিলি আৰু, এতিয়া ইমানটো লাজ কি হ'ব।
2: বাইদেউ দেখোন আগবাটতে থিয় দি ৰল, চাওঁ গুচক তেহেলে যাক বাইদেউ। হা মই হ'লে বহিলোঁ, ৰাতিপুৱাৰে তাকৰি ঘূৰাই দি ঘূৰি আছোঁ, কঁকালটো পোনাবলৈও আহৰি পোৱা নাই।
1: এতিয়া কথা চুবাই থাকে নে কামৰ কথাও পাতিব?
4: অঁ কওকচোন, কওক কি কামৰ কথা বাইদেউ।
1: মই এওঁলোকক বিহু সন্মিলনৰ লগতে আয়োজন কৰা চাহ মেলৰ বিষয়ে কৈছোঁ।
2: কাক?
1: এওঁলোকক।
2: অঁ
1: তেওঁলোকৰ পৰাই বুজি ল'বা। এতিয়া আন এটা কথাহে,
2: কি কথা
1: মানে আমাৰ মহিলা মণ্ডলৰ সভ্যসকলৰ তৰফৰ পৰা যে কিবা এটা সমবেত সংগীতৰ কথা কৈছিলোঁ, সেইটোৰ কি কৰা?
3: মোৰ মনেৰে পিছে বাইদেউ, বিহু সন্মিলনত সমবেত সংগীত নেলাগে।
1: নেলাগে,
3: বিহু গীতকে গাওঁ হওক, বতৰৰ লগতো খাপ খাব।
1: বৰ ভাল প্ৰস্তাৱ দেই কুৰংগনয়নী বাইদেউ, আপুনি আছে যেতিয়া কিহৰ ভয়, আৰু বিচিত্ৰময়ী বাইদেৱে নিজে ভাগ লয় যদিতো কথা নাই।
2: কি কোৱা হে?
1: মই বাৰু লগত আছোৱে দিয়াচোন, পিছে আমাৰ আবেগ বিহবলাই বা কি কয়,
2: কোৱা হে আবেগ বিহবলাই।
5: তাইৰো যে কথা,
3: ভালেই হ'ল তেতিয়াহ'লে,
4: বৰ ভাল কথা। তেনেহ'লে বিহুতলিৰ ভাৰ দিয়া হওক কুৰংগ নয়নী আৰু আবেগ বিহবলাক, নহয়নে?
1: ভাল হ'ব।
4: আৰু বিচিত্ৰময়ী বাইদেউ, আপোনাকতো বিহু গীতত চেৰ পেলাওঁতা নাইয়েই, আটায়ে মিলি।
2: আটায়ে মিলি মানে, ৰ'বা ৰ'বা ৰ'বা, মোক হ'লে এইবোৰত লেটিয়াই নল'বা দাদা। তাহানি সেই জীয়ৰী কালতে এবাৰ পথাৰত লগ বিহু চাবলৈ যাওঁতে তাই মোৰ পিঠিত কেইডাল যে চিটিপনি এচাৰি ছিগিছিল, তেতিয়াৰ পৰা আৰু বিহু গীত বিহু নাচ এইবোৰৰ নামত পানী এচলিও দিয়া
6: নাই।
4: এইটো নালাগে, এইটো নালাগে,
6: এই এইটো নালাগে, ৰবাচোন মই এটা গাম নহয়।
4: পিছতে হেৰি
0: ঔৰে গছতে মোৱে বাহেলা।

0: ক'ত মানে এয়া ইয়া মই বাহিৰতে ৰৈ আছো।
1: আপোনাক লৈ আৰু নোৱাৰি দেই, অথনি ওলাবলৈ কোৱা নাছিলোঁ আপোনাক।
0: ওলালো নহয় হে, কাহানী বাই গ'লচোন।
1: দুৱাৰ খিৰিকী মৰা হ'ল।
0: দুৱাৰ খিৰিকী? আয়া নাথাকিব জানো? আৰু মাইনা?
1: নাথাকে ঘৰত, মাইনাক মাহীয়েকৰ ঘৰলৈ লৈ যাবলৈ কৈছোঁ, আমি অহাৰ পিছত আহিলেও হ'ব।
0: তেনেহ'লে ৰবা, মই সাউট কৰি গৈ দুৱাৰ খিৰিকী কেইখন জপাই লওঁ।
1: সোনকাল কৰিব, আকৌ বাগী মাতিবলৈ যাবলৈ আছেই নহয়।
0: এতিয়াও বাকী আছে বুলি ভাবিছানে? কোন কাহানী বাই ঘোঁৰা বাগি আহি তোমাৰ পদূলিত ৰৈ আছেহি।
1: অঁ, আপোনাক ঘৰতে কথা এটা কৈ যোৱা ভাল। শুনক, আমি পুনতে হুকুম চান্দৰ গোলালৈ যাম, বুজিছে?
0: হুকুম চান্দ আকৌ কোন?
1: সেইবোৰ

0: আপনি রাম রাম রাম রাম
1: রাম
0: ভক ভক ভক ভক ভক ভক ভক
1: আপোনাৰ কামনি দিলো চাগে
0: নাই নাই
1: বহি খাতালৈ বহি আছিল
0: নাই নাই বাইদেউ কি কথা আছে আপনার নিচিনা মানুহ নিজে আহি মোৰ গাদীত পদধূলি দিছে কি সৌভাগ্য আমার হ্যাঁ
1: পিছে আমার বিহু সন্মিলনৰ নিমন্ত্রণী চিঠি পাইছে নে নাই
0: পাইছো পাইছো নাপাম খেলি পাইছো পাইছো
1: আপুনি কিন্তু যাব লাগিব দেই
0: হ্যাঁ জৰুল যাম জৰুল যাম জৰুল যাম আচ্ছা বহুত মানুহ নিমন্ত্রণ কৰিছে নেকি
1: এশজনমান নিমন্ত্ৰণ কৰা হৈ গৈছে
0: আচ্ছা আচ্ছা
1: আৰু কৰিব লাগিব পঞ্চাশজন
0: কৰক কৰক
1: যাকে তাকে মতা নাই নহয় বাচি বাচি মানুহ চাইহে মাতিছে
0: ভাল কৰিছে বাইদেউ ভাল কৰিছে খুব ভাল কৰিছে আপুনি কৰিছে যেতিয়া জৰুৰ ভাল হ'ব
1: পিছে আপোনাৰ তালৈ মই নিজে অহাৰ আচল কাৰণটো কওঁ শুনক
0: হা কওক কওক
1: আমি বিহু সন্মিলনৰ লগতে চাহ জলপানৰ আয়োজন কৰিছোঁ
0: ঠিক আছে
1: তাৰ খৰচখিনিও আপুনি দিব লাগিব মানে আমাৰ মহিলা মণ্ডলৰ সকলো সভ্যাৰে অনুৰোধ লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ
0: আপুনি আহিছে যেতিয়া নিশ্চয় দিব লাগিব আচ্ছা কিমান টকা হ'লে হ'ব আপোনাক
1: মই মানে হিচাপ এটা কৰি চাইছোঁ তিনিশৰ কমে কোনো মতে নহয়
0: তিনিশ
1: আপুনি তিনিশ টকাকে দিয়ক
0: তিনিশ হে তিনিশ ঠিক আছে ঠিক আছে এই এইটো লওক এক দুই তিনিশ লে লওক লে লওক
1: এখেতৰ হাততে দিয়ক
0: এখেত এখেত কোন আপোনাৰ ছেক্ৰেটাৰী নেকি
1: ছেক্ৰেটাৰী বুলিব পাৰে অৱশ্যে পিছে এখেত মোৰ ঘৰৰ মানুহ
0: নমস্কাৰ নমস্কাৰ নমস্কাৰ
1: আপুনি চিনি নাপায় নেকি
0: নাই নাই
1: তেখেতে ইয়াৰে উকিল দেখোন
0: আৰে উকিল বাবু
1: আপোনাৰ কিবা কেচ টেচ খেলিব লগা হলে হ'ব এখেতক
0: হা হা জৰুল জৰুল জৰুল জৰুল
1: পিছে কথা এটা কওঁ শুনক
0: কওক কওক
1: আপুনি টকা দিয়াৰ কথা যেন কোনেও গম নাপায়
0: নাই নাই
1: আমাৰ মানুহৰ কথা জানেই নহয় অনেকে অনেক অৰ্থ উলিয়াব তাতে আপুনি হ'ল কাৰবাৰী মানুহ
0: আপুনি খুব ঠিক কথা কৈছে বাইদেউ
1: মানুহে ক'ব আপোনাৰ কিবা স্বাৰ্থহে আছে
0: নাই নাই
1: নহ'লে থপ কৰে আপুনি এনেকৈ চাহ মেলৰ কাৰণে টকা তিনিশ দিব কিয়
0: হে বাইদেউ
1: এই মুখ্যমন্ত্ৰীয়ে শুনিলে বেয়া বুলিব পাৰে অৱশ্যে পিছে তেখেতক লগ পালে আপোনাৰ এই উপকাৰৰ কথা মই নিশ্চয় ক'ম বুজিছে
0: বাইদেউ আপুনি ক'ব লাগিব এই কাপোৰৰ পাৰ্মিটৰ কাৰণে এটা টেণ্ডাৰ দিয়া আছে মোৰ
1: আচ্ছা
0: পাৰ্মিটটো আমি যেনে তেনে পাব লাগে
1: ভাল
0: বাইদেউ আপুনি একবাৰ কৈ দিলে আমি জৰুল পাই যাম
1: সেইবোৰ পিছত হ'ব আপুনি কৈছে যেতিয়া মইনো নোকোৱাকৈ কেনেকৈ থাকিম
2: হেৰা ইমানতে উঠিবৰ হ'ল হে
1: বাৰু এতিয়া উঠো হে আপুনি কিন্তু জৰুল যাব
0: আৰে জৰুল যাম বাইদেউ আপুনি কোনো চিন্তা নকৰিব আচ্ছা আচ্ছা ৰাম ৰাম ৰাম ৰাম

0: বৰ গৰম লাগি গৈছে পাই চাওঁ টোপোলা আটাইকেইটা আহিছেনে
1: আহিছে
0: আপুনি আকৌ যিহে মানুহ বাটতে ক'ৰবাত পেলাই আহিলেও গম নাই
1: নাই পেলোৱা আহে তুমি চাই লোৱাচোন নিজে
0: এয়া মোৰ ব্লাউজৰ কাপোৰ দুডখৰ মোৰ জোতাৰ বাকচটো অঁ ল'ৰাটোলৈ চোলাৰ কাপোৰ আৰু আপোনাৰ কামিজৰ কাপোৰ দুডখৰ
1: এই আছে অঁ
0: পাইছোঁ পাউডাৰ টেমা খেলনা ঠিকে আছে
1: তোমাৰ কাণ্ড দেখি মই হ'লে তবত মানিছোঁ দেই হুকুম চান্দৰ পৰা টকাও সৰকালা 300 আৰু তাৰে 100 টকীয়া নোট এখন ভঙাই বজাৰো কৰিলা এই সোপা
0: কিনো বেয়া হ'ল বিহুৰ বজাৰ হৈ গ'ল দেখিলে মোৰ কাম কৰা পদ্ধতি মানুহ আচলতে 60 জনমানহে নিমন্ত্ৰণ কৰা আছে
1: হয় নেকি
0: ছপা কৰা 200মান চিঠি ভালেমান নাম ঠিকনা পৰ্যন্ত লেখা হৈ মোৰ অফিচৰ দৰাজতে পৰি আছে সকলোৱে জানে চিঠিবোৰ বিলী কৰা হৈ গ'ল
1: এইবাৰৰ পৰা এনেকৈ তোমাৰ লগতে অলপ ঘূৰি পকি শিকিব লাগিব দেখিছোঁ

0: ডাঙৰিয়াই সভাপতিত্ব কৰাৰ কথা আছিল। পিছে হঠাতে তেখেত দিল্লীলৈ যাবলগীয়া হোৱাত সন্মিলনৰ কৃতকাৰ্যতা কামনা কৰি আমালৈ পঠোৱা বাণীটো এইমাত্ৰ আপোনালোকৰ সন্মুখত পাঠ কৰি শুনোৱা হ'ল। আশা কৰো আপোনালোকে আমাক ক্ষমা কৰিব। এইবাৰ বিহু সন্মিলন উপলক্ষে আমাৰ মহিলা মহামণ্ডলৰ সক্ৰিয় সভ্যা শ্ৰীমতী যৌৱন বিলাসিনী দেৱীয়ে ৰচনা কৰা এটি পদ্য পাঠ কৰি শুনাব। শুনক।
1: মোৰ পদ্যটোৰ নাম কুলিয়ে মাতে কু উ উ। কু উ বুলি কুলিয়ে মাতিলে গছৰ ডালত পৰি, কু উ বুলি কুলিয়ে মাতিলে গছৰ ডালত পৰি, বিৰহী পৰাণ হ'ল বিয়াকুল কামনা উঠিলে জাগি, কপৌ কেতেকী মাধৈ মালতী সবেও মেলিলে পাহি, কুলি কেতেকীৰ মতলীয়া সুৰে যৌৱন জগালে আহি, কতে মৰো মই হাঁহি হাঁহি। কু উ বুলি কুলিয়ে মাতিলে গছৰ ডালত পৰি।
2: মানুহজনী
3: চমৎকাৰ, পদ্যটিও চমৎকাৰ। তুমি একা কি কোৱা ৰাধিকা?
2: মই কওঁ মানুহজনীয়ে চমৎকাৰ, পদ্যটো নহয়।
3: পদ্যটো কেলে নহয় হে?
2: কি ক'ব খুজিছে কিবা বুজিব পাৰিলা জানো?
3: এই ওখ খাপৰ পদ্য এনেকুৱাই হয় বুজিছা, মানুহে হতকাই বুজিব নোৱাৰাটোৱেই তাৰ বিশেষত্ব। তদুপৰি ভায়া, পদ্য বুজাৰ বস্তু নহয়, উপভোগৰহে বস্তু। অসমীয়া ভাষাক নতুন ৰূপ দিছে যৌৱন বিলাসিনী দেৱীয়ে।
2: হয়নে?
3: অৱশ্যে তুমি নুবুজিবৰে কথা। তুমি ৰাধিকা মোহন চক্ৰৱৰ্তী হলা কাঠৰ ব্যৱসায়ী, পদ্যই তোমাৰ অন্তৰ পৰখিব কেনেকৈ
2: কোৱা হে?
0: এতিয়া বিহু সম্বন্ধে দুআষাৰ ক'ব আমাৰ নিৰ্দিষ্ট বক্তা গন্ধমাৰ্দন তহবিলদাৰে। এখেতে পুৰণি অসমৰ বিষয়ে অনুসন্ধান কৰি অনেক তথ্য আৱিষ্কাৰ কৰিছে, আৰু তাৰে সুখ্যাতিৰ সৌৰভে গোটেই অসম দেশ আমূলমূল কৰি তুলিছে। তেওঁক নিৰ্দিষ্ট বক্তাস্বৰূপে পোৱাটো আমাৰ মহিলা মণ্ডলৰ পক্ষে নিঃসন্দেহে অতি সৌভাগ্যৰ কথা।
4: শ্ৰদ্ধেয় সভানেত্ৰী ডাঙৰীয়ানী, উপস্থিত আই বাই ভনীসকল, আটাইলৈকে বিহুববীয়া উলগ জনাই মোৰ বক্তব্য আৰম্ভ কৰিছো। ৰাইজ, মই অতি কষ্টেৰে অনুসন্ধান চলাই আৱিষ্কাৰ কৰা এটি বহুমূলীয়া তথ্যৰ আজি মোৰ ভাষণ আৰম্ভণি কৰিম আৰু সামৰণি মাৰিম। ৰাইজ, অনেকৰ মতে, অনেক নহ'লেও কোনো কোনো মতে বিহু বিষুৱ শব্দটোৰ পৰা আহিছে, কিন্তু মই কওঁ সি ভুল। বিহু আহিছে সংস্কৃত বিহংগম শব্দৰ পৰা। বিহংগম মানে চৰাই, চৰাই উৰে, মুকলি মনেৰে আকাশত উৰে। বিহু আহিলে মানুহৰ মনো উৰে। বিহংগমৰ পৰা বিহু শব্দটো নোলোৱা হ'লে বিহুত আমাৰ মন উৰু উৰু নকৰিলেহেঁতেন, আমি সকলোৱে ইমান মুকলিমূৰীয়া নহ'লোহেঁতেন। আপোনালোকে অৱশ্যে সুধিব পাৰে যে বিহংগমৰ পৰা বিহে হ'ব লাগিছিল, বিহু হ'ল কেনেকৈ, এই উটো কেনেকৈ আহিল? উত্তৰ নিচেই সহজ। এই উটো লাগিল কুলিৰ কুৰ পৰা। ৰাইজ, বিহংগমৰ পৰা যে বিহু ওলাইছে আপোনালোকৰ এতিয়াও সন্দেহ আছেনে?
0: ৰাইজ, গন্ধমাদন তহবিলদাৰ ডাঙৰীয়াৰ ভাষণ শুনি আপোনালোকে ভাল পোৱাত আমিও সন্তোষ পাইছো। ৰাইজ, আজি আমাৰ এই বিহু সন্মিলনৰ মেলাত এজন অসমক মনে প্ৰাণে ভাল পোৱা, অসমৰ উন্নতিৰ হকে চেষ্টা কৰা লোক

0: উপস্থিত আছে। আমাৰ আশা আছিল তেখেতেও দুআষাৰকৈ আমাক আনন্দ দিব। পিছে ভাষণ দিয়াৰ অভ্যাস নথকা বাবে তেখেতে নীৰৱে আছে। তথাপি তেখেতক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব খুজিছোঁ। আহক আহক
1: এখেতে
0: অসমীয়া নহয়ো অসমীয়া বিখ্যাত ব্যৱসায়ী হুকুম চান্দ।
2: নমস্কাৰ
0: শ্ৰী হুকুম চান্দ।
2: নমস্কাৰ নমস্কাৰ ৰাইজ। ৰাম ৰাম ৰাম ৰাম
0: ৰাম ৰাম
2: ৰাম ৰাম।
0: এতিয়া আপোনালোকক বিহু নাম গাই শুনাব আমাৰ মহিলা মণ্ডলৰ সভ্যা শ্ৰীমতী ৰূপ লাৱণ্যময়ী হাজৰিকানী।
3: নমস্কাৰ
0: নমস্কাৰ। যৌৱন বিলাসিনী দেৱী।
4: নমস্কাৰ নমস্কাৰ।
0: শ্ৰীমতী ময়ূৰভংগী দেৱী আৰু কুৰংগনয়নী ভৰালীয়নী আৰু আবেগ বিহ বলাৰ ফুকন শ্ৰীমতী নিভৃত কুমাৰী বৰা।
5: নমস্কাৰ।
0: উচলাবালা দেৱী আৰু ল ল থমতী তামুলীয়ে। ৰাইজসকল, ৰান্ধনী ঘৰ আৰু ল ছোৱালী জঞ্জাল মাৰি আমাৰ আইসকলে গীত মাতৰ চৰ্চা কৰিবলৈ আহৰি নোপোৱাৰ বাবে বিহু নামটিত কিছু ভুল ক্ৰুটি থাকিব পাৰে। ৰাইজে নিজ গুণে যেন ক্ষমা কৰে।
6: জীৱনৈ ৰৈ যা জিতা

0: বাইদেউ আপোনাক অভিনন্দন জনাইছো দেই বাইদেউ
1: ধোৱা দেও
0: সকলোৰে মুখে মুখে যে আপোনাৰে নাম
1: সঁচাকৈ দেই আপোনাৰ কাৰণে ইমানখিনি হ'ল পাই
2: মানুহ পিছে যিমান মতা হৈছিল সিমান নাহিল দেই
0: তাকে লৈ এতিয়া মূৰ ঘমাব নালাগে দেও নাহিল যদি নাহিল আৰু বিহু সন্মিলন কিবা নোহোৱাকৈ থাকিলনে
1: পিছে বাইদেউ অইন মানুহ নাহিল বাৰু নাহিল কিন্তু মিষ্টাৰ বিচিত্ৰময়ী নহাটো হলে সকলোৰে চকুত পৰিছে দেই
0: হয়নে বাইদেউ শ্ৰীমান বিচিত্ৰময়ী নাহিল কিয় বাৰু
1: ময়ে ঘৰত থৈ আহিলো দেহে ল'ৰাটোৰ গা ভাল নহয় পানীয়ে লাগিছে নে কি লাগিছে জানো
0: পিছে বাইদেউ আপোনাৰ আয়াজনী নাই জানো
1: নাই শ্বিলঙলৈ গ'ল দুদিনমানৰ পিছতহে আহিব হেনো সেই দেখি তেখেতৰ হাততে ল'ৰাটো থৈ আহিলো মই নহা হ'লে জানো হ'লহেঁতেন
0: আপোনালৈ মোৰ সঁচাকৈয়ে বৰ ঈৰ্ষা হয় আমাৰজনক কিন্তু এতিয়ালৈকে এনেকৈ চলাব পৰাই নাই কালি মোক কি কৈছে জানে
1: কি
0: কৈছে বোলে এইবাৰ বিহুতলীলৈ যাব বিহুমৰা চাবলৈ ভালেমান বছৰ বোলে বিহুমৰা চোৱাই নাই
1: তুমি পিছে কি ক'লা
0: মই আৰু কি ক'ম মনে মনে থাকিলো
1: মই হোৱা হ'লে কি ক'লোহেঁতেন জানা
0: কি কি কি কি ক'লো
1: ক'লোহেঁতেন যাব খুজিছে যাওক মই যাম বিহুতলীলৈ

0: মাৰিবলৈ।
1: মহলে নোৱাৰো পাই তেনেকৈ ক'ব।
0: নোৱাৰা থাকা, আনক গৈ বিহুতলিৰ পৰা এজনীক ধৰি, তেতিয়াহে পাবা মজাটো। হেৰা ব'লা এতিয়া, বাকীবিলাক দেখোন গ'লেই।
1: বাইদেউ আহক, আহক বাইদেউ, আমাৰ মটৰখনতে যাম, আপোনাক সেইফালে নমাই দিমগৈ।
0: ব'লা

0: যাওঁ দিয়া
1: বাইদেউ। অঁ বাইদেউ, সেই বাহিৰৰ বাৰান্দাত যে সেয়া শ্ৰীমান বিচিত্ৰময়ী নহয়নে?
0: হয় হয়,
1: আপোনালৈকে চাগে বাচ্ছাই আছে দেই।
0: এ নহয় হে, ল'ৰা খুৱাইছে চাগে, দেখা নাই? বাৰু যাবা দেই।
1: অঁ বাৰু,
0: আহোঁ দেই।
1: ভাল,
0: আহিব দেই, আমাৰ ঘৰলৈ আহিবচোন কেতিয়াবা।
1: যাওক
0: বাইদেউ, জগন বিলাখনি আহোঁ। অঁ ভাল, আহিবা।

খোৱাব পৰা নাই নে?

0: বিহু সন্মিলন লক্ষ্মীনাথ ফুকন ৰচিত একে নামৰ গল্পৰ আধাৰত আৰতি দাস বৈৰাগীয়ে কৰা নাট্যৰূপ শুনিলে। অভিনয়ত আছিল বিচিত্ৰময়ী চেতনা দাস, ৰূপ লাৱণ্যময়ী অৰুণিমা ভৰালী, পৱন বিলাসিনা মঞ্জুলা শইকীয়া, ময়ূৰভংগী পূৰবী দাস, গগন মণ্ডল বাদল দাস, বিশল্যকৰণী বীৰেণ হাজৰিকা, গজমণ্ডল ছবিন ৰাজখোৱা আৰু অন্যান্য চৰিত্ৰত নীলু চক্ৰৱৰ্তী, দীনেশ দাস, মহেন্দ্ৰ বৰঠাকুৰ, বীণা দাস মান্না আৰু মীৰা দাস।
1: শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনোৱা হওক।

বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন। বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে।

0: ইমান পৰে শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এই আকাশবাণী নগাঁও, এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব, আৰু তাৰ পাছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰা হ'ব।
1: গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG, বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী

সকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষা খণ্ডৰ কাৰচুৱাবুৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বিশ্বনাথ জিলাৰ গহপুৰৰ ভুলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বৰাইল আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে আজি অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়াই জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

बिन दिल का ये बंगला पड़ा है सोना, ये बंगला पड़ा है सोना।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা, ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছৰ খেল। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৰ্বৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 19 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱৰ ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ ৰখাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। কাজিৰঙা হোটেল আৰু ৰিজৰ্ট সংস্থাই পৰ্যটন বৰ্ষৰ সময়সীমা বৃদ্ধিৰ বাবে দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰ পৰিদৰ্শন কৰি শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। তেওঁ লগতে সত্ৰৰ ভূমি দখল ৰোধ কৰাৰ বাবে কঠোৰ আইন হ'ব লাগে বুলি মন্তব্য কৰে। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইপ আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয় ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বৰাইৰ আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়া মইনুল হকে জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। তেওঁ কয় যে মাটিৰ উৰ্বৰতা অটুট ৰখাৰ বাবে জৈৱ সাৰৰ প্ৰয়োগ বৃদ্ধি কৰাটো প্ৰয়োজন। গুৱাহাটী মহানগৰত 26 ডাল দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে গোপন তথ্যৰ পমখেদি আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা এই সাপকেইডাল উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সাপকেইডালৰ বজাৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45-45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ প্ৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

0: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব।
1: কর্মযোগী প্রারম্ভ জেসে মডিউল সে আপকো আপনি জিম্মেদারিয়া সমঝনে মে বহুত সহুলিয়ত হোগি মেরা আপসে আগ্রহ হ্যায় কি ইসকা জ্যাদা সে জ্যাদা লাভ উঠায়ে আজ ভারত কা যুবা দুনিয়া কে হর ক্ষেত্র মে আপনি পহচান বনা রহা হ্যায় ইহি স্পিরিট ইহি উর্জা পাবলিক সার্ভিস মে ভি দিখাই দেনি চাই বিকশিত ভারত এসে হি যুবাওঁ কে প্রয়াস সে বনেগা জো আপনে কাম কো দেশ সেবা কা মাধ্যম মানতে হ্যায়।
0: শ্রীমোদীয়ে কয় যে সমগ্র বিশ্বই দেশের উন্নয়ন যাত্রার অংশ লবলৈ আগ্রহে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
1: দুনিয়া ভাৰত কে যুৱাও আৰু ভাৰত কি টেকনলজিকেল প্ৰগ্ৰেছ কো লেকৰ বহুত উৎসাহিত হয়। আজ দুনিয়া ভাৰত কি বিকাশ যাত্ৰা কা হিচা বনা চাহি হয়। ভাৰত ভি দুনিয়া কে অলগ অলগ দেশো কে সাথ পাৰ্টনাৰশ্বিপ কৰ ৰহা হয়। ইসকা উদ্দেশ্য ইহি হয় কি ভাৰত কে যুৱাও কো অৱসৰ মিলে, ৰোজগাৰ মিলে, উনকা সামৰ্থ্য খিল উঠে। সাথ সাথ মে চাহতা হু মেৰে দেশ কে নৌজৱানো কো গ্লোবল এক্সপোজৰ ভি মিলে।
0: প্ৰধানমন্ত্ৰী কয় যে প্ৰতিগৰাকী ভাৰতীয়ই 2047 চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি আহিছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে দেশে ভালেমান খণ্ডত বিনিয়োগ কৰিছে। দেশৰ যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি কৰা হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক আই গোট কৰ্মযোগী মঞ্চৰ সৰ্বাধিক উপকাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কৰিলে তেওঁলোকে অতি সহজে নিজৰ দায়িত্ব পালন কৰিব পাৰিব। তেওঁ লগতে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে দেশৰ প্ৰগতিৰ প্ৰতি অৱদান আগবঢ়াব তথা নিজৰ কাম আৰু সিদ্ধান্তৰে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিও উপস্থিত থাকে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ অধীনত নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলৰ মাজত 51,000ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। দেশৰ 47টা স্থানত আয়োজন কৰা এই মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থীসকলে ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰবিঅ'ই 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীৰবিঅ'ই কাইলৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক তেওঁৰ জন্মদিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীনবীনৰ উদ্ভাৱনী চিন্তা, সক্ৰিয় নেতৃত্বৰ লগতে সাংগঠনিক আৰু প্ৰশাসনিক কামৰ গভীৰ জ্ঞানে তেওঁক সকলোতে সন্মানৰ যোগ্য কৰি তুলিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক গতিশীল নেতা হিচাপে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শ্ৰীনবীনে দলৰ সংগঠন শক্তিশালী কৰা আৰু কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাত আত্মনিয়োগ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে নীতিন নবীনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় যে শ্ৰীনবীনৰ কৰ্মৰাজিয়ে সেৱাৰ আদৰ্শ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলন কৰে। সংক্ষিপ্ত প্ৰাকৃতিক গেছ চি এন জিৰ আজি প্ৰতি কিলোগ্ৰামত 1 টকাকৈ মূল্য বৃদ্ধি কৰা হৈছে। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে এই সিদ্ধান্ত লোৱাৰ পাছতে দিল্লীত প্ৰতি কিলোগ্ৰাম চি এন জিৰ মূল্য 81.09 টকালৈ বৃদ্ধি হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। শক্তিপীঠ কামাখ্যাত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াত এটা বিমান নিৰ্মাণ কাৰখানাত বিস্ফোৰণ হোৱাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাষৰীয়া প্ৰায় 40,000 বাসিন্দাক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰখানাটোৰ এটা টেংকৰ পৰা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ পৰা গাৰ্ডেন গ্ৰভত থকা কাৰখানাটোত ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ আছে। এই অতি উষ্ণ টেংকটোত মিথাইল মেথাক্ৰাইলেট মজুত ৰখা হৈছে। এই ৰাসায়নিক পদাৰ্থ এক্ৰিলিক অৰ্থাৎ বিশেষ স্বচ্ছ প্লাষ্টিক প্ৰস্তুতত ব্যৱহাৰ কৰা হয়। চীনৰ হুনান প্ৰদেশৰ চিমেন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি হৈছে আৰু 14জন লোক সন্ধানহীন হৈ আছে। দেওবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অঞ্চলটোৰ 23খন চহৰ আৰু জিলা ক্ষতিগ্ৰস্ত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰানত পৰাস্ত কৰে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰান কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰানহে কৰিবলৈ সমৰ্থ হয়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ' 4দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী

0: জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ ল'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈকে কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি শপতনিক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
1: কোনো যাতে সত্ৰ মাটি বেদখল কৰি নাথাকে, স্বেচ্ছাই যাতে এৰি দি পেলায়, যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। সত্ৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছো আৰু চৰকাৰক সেইটো আহ্বান জনাইছো।
0: অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী কাউলীৰ পূব চন্দ্ৰনগৰ গাঁৱত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱকে প্ৰাণ হেৰুৱায়। মৃত যুৱকজন ৰিজয় দে বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি 27 বছৰীয়া যুৱকজনে গাঁৱৰ পথেৰে গৈ থকা সময়ত এটা অকলশৰীয়া হাতীৰ মুখামুখি হয় আৰু হাতীটোৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায়। জাকৰ পৰা ফালৰি কাটি অহা হাতীটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে। শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰি সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। তদুপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চলবিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী নগাঁৱৰ যুৱ তৰংগ অনুষ্ঠানটিলৈ আপোনালোক সদৌতিকে স্বাগতম জনাইছোঁ। মই কৃষ্ণা বৰাই। প্ৰিয় যুৱবন্ধু, আজিৰ আমাৰ অনুষ্ঠানটিত বিশেষভাৱে উপস্থিত আছে মৰিগাঁও জিলাস্থিত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিভাধৰ ছাত্ৰ ছাত্ৰীসকল। যুৱ তৰংগৰ জৰিয়তে কেৱল তেওঁলোকৰ প্ৰতিভাই নহয়, তেওঁলোকৰ আত্মবিশ্বাস বুদ্ধিমত্তাৰে আপোনালোকক আপ্লুত কৰিব বুলি আমি আশাবাদী। এইখিনিতে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাক বিশেষভাৱে সহযোগিতা আগবঢ়োৱা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকবৃন্দ, ক্ৰমে শ্ৰী মনোজ কুমাৰ নাথ, ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি, অৰূপ কুমাৰ দাস, ভৰতৰাজ ডেকা আৰু গুণমণি বৰালৈ থাকিল আমাৰ অশেষ কৃতজ্ঞতা। প্ৰিয় যুৱবন্ধু, অনুষ্ঠানৰ আৰম্ভণি কৰোঁ আহক চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে।
1: শত শতজনৰ শ্ৰম আৰু দানেৰে গঢ়া প্ৰায় 75 বৰ্ষ গৰকা, এয়া আমাৰ বুকুৰ আপোন চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ আছে গৌৰৱ উজ্জ্বল বৰ্ণিল ইতিহাস। এই ইতিহাসেই আমাৰ জ্ঞান যাত্ৰাৰ শত সহস্ৰ প্ৰেৰণা।

এইবাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এভাগ বৰগীত পৰিৱেশন কৰিব দ্বাদশমানৰ ছাত্ৰী কাশ্যপী দেৱীয়ে। বৰগীত ভাগীৰ ৰাগ ধনশ্ৰী আৰু তাল একতাল।

যুৱবন্ধু, এইবাৰ এভাগ দিহা নামেৰে পৰিৱেশ জীপাল কৰি তুলিব ছাত্ৰী পাৰুল ডেকা, প্ৰিয়ংকা দেৱী, সুস্মিতা মেধি, নিহাৰিকা দেৱী, গাৰ্গী ডেকা আৰু টোপালমণি বৰদলৈয়ে।

অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতটি এইবাৰ পৰিৱেশন কৰিব ছাত্ৰী বিনীতা দেৱীয়ে।

0: এইবাৰ আমাৰ মাজত আছে বিদ্যালয়খনৰে সহকাৰী শিক্ষক শ্ৰীযুত প্ৰবাল গোস্বামী। সু আবৃত্তিকাৰ হিচাপে পৰিচিত গোস্বামীদেৱে আবৃত্তি কৰিব নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাটিৰ কিয়দংশ।
1: বিশাল স্বপ্নৰ মোৰ পৰিধি বিচাৰি যদি তোমাৰ সি ভীৰু প্ৰেমে বাট হেৰুৱাই স্বৰ্গক সংযোগ কৰা মোৰ অতিসত্তা যদি নোৱাৰে ধৰিব বেৰি কোমল তোমাৰ দুটি হাতে কল্পনাই আকোৱালি নাপায় তোমাৰ কাৰণে মই তোমাৰ কাৰণে মোৰ কামৰূপী প্ৰেমে দিনতম কীটাণুৰ ল'ব পাৰে মহত্তম ৰূপ তোমাৰ কাৰণে মই সুমহৎ দেৱতাৰ হীনতম ৰূপ ল'ব পাৰোঁ কোৱা যদি গন্ধৰ্বৰ কোমল গান্ধাৰে তোমাৰ ধ্যানত তোলে ৰিঙা এটি সুৰ জিলিৰ জোকাৰে যদি নিসংগতা চুৰ কৰি তোমাৰ মুখৰ বুকু নিমিষতে নিমিষৰ বাবে কৰ স্বপ্নৰে নীৰৱ তুষ্য গন্ধৰ্বৰ দৰে মেধাৰ সাধনে এৰি তুলিম কণ্ঠত মোৰ নীৰৱতা সৃষ্টি কৰা প্ৰেম মিঠা বুবা এটি সুৰ চাইৰম মুখলৈ বাণীহীন বিস্ময়ত তুমি ধীৰে মুখ তুলি চাবা দেখা পাম চন্দ্ৰোদয় উদ্ভাসী উঠিব য'ত মনৰ পথাৰ আৰু পাহাৰৰ শান্তি অনাবিল অন্তৰৰ যত সত্য যত বাণী আত্মাৰ যিমান আকুলতা শান্ত হৈ শুই ৰব কণ্ঠৰ প্ৰান্তত প্ৰকাশে জানোচা তাৰ আকাশৰ পৰিধি কমাই পশু হম কীট হম হম বিদুষক লাগিলে দেৱতা হম সুচতুৰ ক্লিবতাৰে লালসাৰ উৰ্ণালৈ এখনি চিনাংশু ৰচি প্ৰেম বুলি তোমাক যাচিম পশু হম কীট হম কবি হম দেৱতাৰ উৰ্ণনাভ ৰূপ ল'ম কেৱল নোৱাৰো হ'ব কেৱল নোৱাৰো মই নোৱাৰো মানুহ হ'ব নোৱাৰো মানুহ হৈ প্ৰেমেৰে সজাব যাদুঘৰ পশুত্বক নিয়মৰ শিকলি পিন্ধাই নোৱাৰো কৰিব তাক স্বপ্নৰ ৰখি এটি ঢেপুৰা কুকুৰ আত্মাৰ নগ্নতা এই গছ লতা পতংগৰ শীলতা জ্ঞানেৰে মই নকৰোঁ অশ্লীল মানুহ নহওঁ মই ঈশ্বৰৰ প্ৰতিযোগী স্বৰ্গৰ সোপান গঢ়ো স্বৰ্গৰ কামনা মোৰ নাই স্বৰ্গৰ সোপান গঢ়ি ঈশ্বৰক আনিম নমাই পবিত্ৰ নগ্নতা চাম সুন্দৰৰ মংগলৰ ঐশ্বৰ্যৰ শিল্পৰ মেধাৰ তাৰ বাবে লাগে মোক কেৱল এমুঠি প্ৰেম তাৰ বাবে লাগে মোক তোমাৰ ৰকণি প্ৰেম দাবী নাই ভাৱ নাই যাৰ আছে ধাই এটোপাল চকু পানী প্ৰাণৰ তৃষ্ণাৰ্থ দায়িত্বৰ লাগে মোক মস্তিষ্কৰ উৰণীয়া স্বপ্নবীজ সঞ্জীৱিত কৰিবৰ বাবে মাথো লোভ মাথো তৃষ্ণা মাথোহে আত্মকন্দুয়ন নিজক বিচাৰোঁ মই তোমাৰ মাজত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন নিজৰ মাজৰ পৰা আঁতৰি বিচাৰোঁ মই নিজকেই তোমাৰ মাজত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন নিজৰ মাজৰ পৰা আঁতৰি বিচাৰি মই তোমাকেই মোৰ হৃদয়ত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন এয়া ভিক্ষা সেইভাৱে এয়া মোৰ দান তোমাকেই বিচাৰোঁ মই আছেভাৱে মনৰ খবৰ দিব খোজো মোক মই আছেভাৱে মনৰ খবৰ চাতুৰিৰে নিবিচাৰোঁ অহল্যাৰ প্ৰেম নীতিৰ জালেৰে মই আল ফুল কিশোৰীৰ মন মাছ নকৰোঁ চিকাৰ পৌৰসু প্ৰেমৰ বাবে যথেষ্ট নহয় দেৱতা নহওঁ মই শিল্পেৰে জিনিব খোজা নাই মানুহ নহওঁ মই সহজতে লৈ থম প্ৰেমৰ দুৰ্বহ বুজা নিৰংকুশ মহামূঢ়তাত দানৱ নহওঁ মই শক্তিৰে নকৰোঁ বহ ভ্ৰান্ত কুনাৰ হৃদয় মই যে ৰাৱণ মোৰ ব্ৰাহ্মণ অতীত প্ৰজ্ঞা মই যে ৰাৱণ মোৰ ক্ষত্ৰিয় অতীত সৌৰ্য মই যে ৰাৱণ মোৰ দেৱতা অতীত শিল্প মই যে ৰাৱণ মই জীৱন বৃজৰ প্ৰতিনিধি মই যে ৰাৱণ মই শিল্প সৌৰ্য সভ্যতাৰ সিপাৰৰ ৰাষ্ট্ৰদূত মই প্রেম ভিক্ষা করু, ভিক্ষা মূর সর্বশ্রেষ্ঠ দান। মই প্রেম ভিক্ষা করু, ভিক্ষা মূর সর্বশ্রেষ্ঠ দান।
0: এইবার আপোনালোকলৈ এটি তিওয়া জনগোষ্ঠীয় গীত আগবঢ়াইছে বিদ্যালয়খনৰে ছাত্রীসকলে।

যুৱবন্ধু, আজিৰ আমাৰ অনুষ্ঠানটি শুনি নিশ্চয় ভাল পালে। আপোনালোকৰ বহুমূলীয়া মন্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে 9435053214 নম্বৰত। ধন্যবাদ।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা, এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। লখিমপুৰৰ ৰূপামণি কৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি কৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকী এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে।

0: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তিমেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
1: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি 40জন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশসেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
0: দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
2: কোনো যাতে সত্ৰ মাটি বেদখল কৰি নাথাকে, স্বেচ্ছাই যাতে এৰি দি পেলাই যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। সত্ৰৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছো আৰু চৰকাৰক সেইটো আহ্বান জনাইছো।
0: অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটা ইউনিয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষীয়ে BSFৰ সহযোগত কালি পুৱতি নিশা 10জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বেই উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। সুৰক্ষিত অসম গঢ়াৰ এই অভিযানত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি তেওঁ মন্তব্য কৰে। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈও অধিক নগদ ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথি পত্ৰও জব্দ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰহি

0: আদালতে পরবর্তী শুনানি গ্রহণ করব। ন্যায়াধীশ মিতালী ঠাকুরিয়ার বিচারপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অভিযোক্তা প্রাণ বড়াই অভিযুক্ত চেমকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত চেমকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত চেমকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। এইচ পি ভি প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰা মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ টিঙুঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি জনসাধাৰণক ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰাবাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনী তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিনী ডেকাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান আমৈ।

0: শ্রোতালৈ প্রীতি সম্ভাষণ জনাই মই পম্পী হাজৰিকাই আগবঢ়াইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান আময়। প্রিয় শ্রোতা, আজির আময় অনুষ্ঠানত আপনার সঙ্গে পরিচয় করাই দিম এগারী প্রগতিশীল মহিলাক, যীগী মহিলায় ঘরের গৃহিণী হয়ে ব্যস্ততার মাজতে ব্যবসায় করে স্বাবলম্বী হয়ে আছে। লগতে তেখেত হয়েছে আকাশবাণী নগাঁও কেন্দ্রের অনাতার শিল্পী। আহকসুন তেখেতর সঙ্গে পরিচয় হও। নমস্কার বাইদেউ, আপনাক প্রথমে আমার আময় অনুষ্ঠানলৈ স্বাগতম জানাইছো।
1: নমস্কার, মোর নাম মনালিসা বৰা শইকীয়া। মরিকলঙ্গন মোর মার ঘর, আর এটা বিয়া সূত্রে মই আহি উত্তর সর্বগাঁওত আছো।
0: আমি জনামতে আপনি এগৰাকী গৃহিণী, আপনি ইমান ব্যস্ত হয়ে থাকে, তার মাজতে আপনি বিভিন্ন কাম করে আছে। আপনার এখন দোকান আছে মই দেখিছো, তার লগতে আপনার একটা হোস্টেল আছে, পিজি এটা আছে, বহুত ছোৱালী আপনি নিজে চোয়া চিতা করে আছে। কি কাম করে আছে আমার শ্রোতাসকলক জনাওকচোন বাৰু।
1: হয়, মই 2017 চনৰ পৰা এটা মা পিজি বুলি নাম দি পেলাই এটা পিজি চলাই আছোঁ। পিজিটোত বৰ্তমান মোৰ 23 ছোৱালী আছে। বাকী তেওঁলোকক পৰিচালনা কৰা বা পঢ়া শুনাৰ ক্ষেত্ৰত সেই সকলোবোৰ ময়ে চাব লাগে, আৰু ৰন্ধা বঢ়াৰ কাৰণে এগৰাকী মানুহ ৰাখিছোঁ। বাকীখিনি গোটেইখিনি সিহঁতক খোৱা বোৱা আদি সকলোখিনি মই চলাই যাওঁ, আৰু সিহঁতৰ সুবিধাৰ্থে বা এই আমাৰ ওচৰত থকা হোষ্টেলবিলাকৰ কাৰণে মই ভাবিলোঁ এনেই আছোঁ ঘৰতে, সেইকাৰণে ঘৰতেই সন্মুখতে সৰুকৈ ৰুম এটা কৰি তাতে এখন দোকান খুলি ললোঁ, যিখনত তাৰমানে আপোনাৰ সকলোবোৰ ছোৱালী মানুহৰ যিখিনি প্ৰয়োজনীয় বস্তু সিহঁতি যাতে বেলেগলৈ বা বজাৰলৈ যাব নালাগে মোৰ তাতে পায় আৰু বস্তুখিনি, তেনেকৈ মই দোকান এখন খুলি ললোঁ। আৰু দোকানখনতো মই এতিয়া খুব ভালেই সঁহাৰি পাইছোঁ, সকলোবোৰ ছোৱালী আহে, হোষ্টেলৰ পৰাও আহে বা গাৰ্লছ কলেজৰ হোষ্টেলকেইটাও আছে, তেওঁলোকৰ তাৰ পৰাও আহে ছোৱালী, বাকী আমাৰবোৰতো আছেই। আৰু তাৰ মাজেদিয়ে মই আৰু কিছু কিছু কাম অনলাইনৰ কিছুমান বিজনেছ তেনেকৈও চলাই আছোঁ আৰু।
0: খুব সুন্দৰ, ক'ৰ ক'ৰ পৰা আছে?
1: মোৰ লখিমপুৰ আছে, ধেমাজি, তেজপুৰ, কাৰ্বি আংলঙৰ বেছিভাগ আছে, আৰু লখিমপুৰৰ আছে। এম এ পঢ়ি থকা ছোৱালীও আছে, পি এইচ ডি কৰি থকা ছোৱালীও আছে। কিছুমান ছোৱালীতো মোৰ তাত এতিয়ালৈকে 6 হ'ল, সিহঁতি বি এ পাছ কৰি এম এ কৰি এতিয়া আকৌ পি এইচ ডি কৰিছে, তেনেকুৱা ছোৱালীও মোৰ তাত এতিয়াও আছে, তেনেকৈ আছে, বহুত দূৰৰ দূৰৰ ছোৱালী আছে।
0: এতিয়া কথা হ'ল, আপুনি যে 23 ছোৱালী ৰাখিছে, তেওঁলোকক মানে দিনটোৰ আপোনাৰ কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, তেওঁলোকৰ খাদ্যখিনিৰ কাৰণেওতো আপুনি মানে যিখিনি আহাৰ দিয়ে দিনটোৰ, ৰাতিপুৱা, দুপৰীয়া, গধূলি বা ৰাতি আহাৰখিনি দিয়াওতো আপুনি চিন্তা কৰিব লাগিব, কি খুৱাম কি খুৱাম কেনেকুৱা ধৰণৰ চিন্তা কৰে বাৰু কওকচোন?
1: সিহঁতি ধৰক ৰাতিপুৱাটো সিহঁতে কলেজ থাকে, গতিকে অলপমান ভাত দালি ভাজি বা কেতিয়াবা আলু পিটিকা এনেকৈ ৰাতিপুৱা সিহঁতি খাই যায়, আৰু দুপৰীয়া আকৌ সিহঁতি 2:30 আহি পায়, তেতিয়াও দিনত আমাৰ নিৰামিষেই থাকে, সদায় চালাড থাকে এনেকুৱা ধৰণে দিওঁ। তাৰপিছত সন্ধিয়া আপোনাৰ চাহৰ লগত সদায় বেলেগ বেলেগ নাস্তা থাকে, আৰু ৰাতি সদায় নন ভেজ, কেতিয়াবা মাছ কেতিয়াবা মাংস এনেকৈ পেলাই, আৰু যিখিনি বস্তু বনাই মানে ছোৱালীজনীক কওঁ যে ৰান্ধনীগৰাকী, তেখেতক মই গোটেইখিনি কৈ দিওঁ বোলে আজি এইটো বনোৱা অমুক বনোৱা এনেকুৱা ধৰণে, আৰু সেইখিনি তাৰ মাজতে সিহঁতক কিবা যদি বেমাৰ আজাৰ হয় ঔষধ পাতি অনা তেনেকুৱা ধৰণৰখিনিও মই খবৰ ৰাখোঁ, তেনেকৈ আৰু চলাই আছোঁ।
0: আপুনি কৈছে যে 6 ধৰি ছোৱালী আছে, গতিকে হয়তো আপোনাৰ ইয়াত থাকি ভাল পাইছে, আপুনি সুন্দৰ সুবিধা দিছে, সেইটো কাৰণে হয়তো তেওঁলোক ইয়াতে আছে যাবই বিচৰা নাই, হয়নে বাৰু?
1: হয়
0: এনেকুৱা ধৰক নিজৰ ঘৰুৱা নিচিনা হৈ গৈছে, হয়নে? বহুতে মানে হোষ্টেলত থাকি ভাল নাপায়, খোৱাটো ভাল নাপায়, গতিকে আপুনি ইমান সুন্দৰকৈ খোৱাখিনিও দিয়ে চাগে, সেইটো কাৰণে তেওঁলোক যাব বিচৰা নাই, হয়নে? ভাল কাম কৰি আছে, ভাল লাগিছে। কথাৰ মাজতে এটি আপোনাৰ পৰা গীত শুনিব বিচাৰিছোঁ, আপোনাৰ প্ৰিয় গীত এটি গাই দিয়কচোন।
1: মোৰ প্ৰিয় গীত এটা গাব লৈছোঁ শ্ৰদ্ধাৰ মনোজ্যোৎস্না মহন্ত বাইদেউৰ। মোৰ এই গীতটো খুব ভাল লাগে, মই আগতেও গাইছোঁ কেইবাবাৰো, গতিকে তাৰে আজি অকণমান গাই দিম।

0: খুব সুন্দৰ। আপোনাৰ গীতটি শুনি খুবেই ভাল লাগিছে, আপোনাৰ কণ্ঠটো খুবেই ধুনীয়া। আকৌ আমি কথাৰ মাজলৈ যাওঁ, কেতিয়াবা কিছুমান ছোৱালী আহে, অসুবিধাত পৰে নেকি বাৰু?
1: আজিলৈকে তেনেকুৱা অসুবিধা হোৱা নাই, কিন্তু খুব বেছি কেতিয়াবা এনেকুৱাও হৈছে যে ৰাতি আমি 10-12 বজাতো নি পেলাই হস্পিটেলত এডমিট কৰিব লগাও হৈছে। আগতে তেনেকুৱা বহুত দূৰৰ ছোৱালী তাই আছিলে লখিমপুৰৰ, তাই খুব মানে গা বেয়া হৈ গৈছিল, হওঁতে আমি আদিত্য হস্পিটেলত ৰাতি 12 বজাতো নি পেলাই আমি এডমিট কৰাইছিলোঁ। পিছত মাকহঁতক খবৰ দিলোঁ, কিন্তু তেওঁলোকৰ মাক দেউতাক আহি পোৱাৰ আগলৈকে ছোৱালী ঠিক হৈ আকৌ পুনৰাই মানে হোষ্টেললৈকে আহিলে আৰু তেনেকুৱা। আৰু তাৰোপৰি আমি কিছুমান হোষ্টেলত ধৰক কেতিয়াবা সিহঁতে থাকি আমনি পায় ন, তেতিয়া আমি কি কৰোঁ, মাহেকত 1 বা 2 বাৰ কেতিয়াবা এনেই

0: ডেইলি খোৱা খানাটোৰ উপৰিও এক্সট্ৰাকৈ ধৰক কেতিয়াবা মাংস পোলাও কেতিয়াবা পনীৰ পোলাও এনেকৈ এনেই বনাই দিওঁ, কোনোবা এটা ছানডে'ত বনাই সিহঁতৰ লগতে আকৌ ধৰক গান নাচ এনেকুৱা ধৰণৰ এটা
1: এটা সুন্দৰ পৰিৱেশ
0: এটা এনভাইৰনমেণ্ট এটা কৰি দিওঁ যাতে সিহঁতি ঘৰতে আছোঁ নে হোষ্টেলতে আছোঁ সেইটো

0: ধৰণৰ কিছুমান বস্তু আমি মানে কৰি দিওঁ যাতে ছোৱালীখিনি মনটো ভালে থাকে বা সিহঁতি পঢ়াৰ প্ৰতি মানে ঘৰুৱা পৰিৱেশ এটা পালে যেনেকুৱা পঢ়ায়। আৰু এইবাৰ আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো খুব ভাল হৈছে, আটাইকেইজনী ছোৱালীয়ে 95, 94 এনেকুৱা ধৰণৰ সাতজনী ছোৱালীয়ে দিছিলে হাই ছেকেণ্ডেৰী, গোটেইকেইজনীৰে ভাল ৰিজাল্ট হৈছে।
1: হয় হয়, খুব সুন্দৰ, খুব ভাল লাগিছে। হয়, আপুনি ইমান ধুনীয়াকৈ পৰিচালনা কৰি আছে, ভাল লাগিছে, এনেকৈয়ে কৰি থাকক। এই হোষ্টেলটো কিমান বছৰ হ'ল বাৰু এতে কৰা?
0: 17 চনৰ পৰাই চলাই আছোঁ। তেতিয়াতো মোৰ দেউতাও শহুৰ দেউতাও খুব অসুখীয়াই আছিলে, তথাপিও দেউতাই কিন্তু মোক প্ৰথমতে এইটো বিষয়ে মানে কৰিবলৈ মানে দেউতাই মোক সাহস দিয়া নিচিনাই দেউতাই কৈছিলে যে তুমি পাৰিবা চলোৱা। প্ৰথমতে আমাৰ ভাড়া ঘৰহে আছিলে আচলতে, কিন্তু পিছত দেউতাও ক'লে যে হোষ্টেল এটা পিজি এটা খুলি লোৱা। দেউতাৰ কথা মৰ্মে মই সাহ কৰা নাছিলোঁ, মোৰ সৰু ল'ৰাটো তেতিয়া সৰুৱে আছিলে, কিন্তু তথাপিও পাৰিম বুলি ভবা নাছিলোঁ যদিও মনতে দেউতাও ক'লে, মনতে সাহ এটা কৰি পেলাই আৰম্ভ প্ৰথম মই 4 ছোৱালী দিহে আৰম্ভ কৰিছিলোঁ, ৰামানুজনৰ 4 ছোৱালী। তাৰপিছত পৰা সেই বছৰতে 4 পৰা গৈ 13 দি পেলাই প্ৰথম বছৰটো 13 ছোৱালী দি আৰম্ভ কৰিলোঁ। নেক্সট ইয়াৰ তেনেকৈ আকৌ ধৰক 16-17 হ'ল তেনেকৈ। তাৰপিছত আকৌ মই 2 ৰুম অকণমান এক্সটেণ্ড কৰিলোঁ, মাজতে পাৰ্টিশ্যন দি দুভাগ কৰিলোঁ, এনেকুৱা ধৰণে অলপ ৰিন'ভেট কৰি পেলাই তাৰপিছত আপোনাৰ 23 ছোৱালী বৰ্তমান আছে আৰু এতিয়া।
1: কষ্টৰ মাজতে আপুনি কামখিনি কৰিছে, কাম কৰিলে কষ্ট এইকাৰণে কৰোঁ তাৰপৰা আমাৰ কিবা এটা লাভ হ'ব লাগে, গতিকে আপোনাৰ লাভ হয়নে বাৰু?
0: এনেওতো এতিয়া ব্যৱসায় ভিত্তি লৈছোঁ যেতিয়াতো কিবা এটা লাভৰ হেৰি হয়, লাভতকৈও লাভটো চোৱাতকৈও মই একচুৱেলি মোৰ ভাল লাগে মানে ছোৱালীবোৰ যে তেনেকৈ থাকে দূৰৰ পৰা আহি পঢ়া শুনা কৰি থাকে যে সেইটো পৰিৱেশ মোৰ বহুত ভাল লাগে। তাৰ মাজত কেতিয়াবা সিহঁতক চাবলৈ যাওঁ, সিহঁতৰ লগত ফূৰ্তি কৰোঁ, কথা পাতোঁ, তেনেকৈ আগৰ পুৰণা ছোৱালীবোৰো কেতিয়াবা ক'ৰবালৈ গ'লে আহি পেলাই মোক মাত দি যায়। সেইকেইটা দিন মোৰ সঁচাকৈ খুব বেছি ভাল লাগে। কোনোবা কেতিয়াবা দূৰলৈ গ'লে ইয়াত সোমাই মোক মাত দি যায়, বা কেতিয়াবা এৰাতি থাকিও গৈছে সি, তেনেকৈ আকৌ সিহঁতে ধৰক কিবা পঢ়িছে ক'ৰবাত ভাল জেগাত ছিট পাইছে, সেইবোৰ খবৰ কিন্তু মোলৈ ফোন কৰি পেলাই জনায়। সেই আন্তৰিকতাটো ছোৱালীবোৰৰ থাকে কাৰণে মোৰ খুবেই ভাল লাগে,
1: মানে আত্মসন্তুষ্টি আৰু, মানে লাভৰ কথা নাভাবে, আত্মসন্তুষ্টি আৰু ভাল লাগে। কাৰণ আপুনি এতিয়া ঘৰখন এনেও এৰি থৈ যাব পাৰে ব্যস্ততাৰ মাজতে, মানে মনটো ফূৰ্তি লাগি থাকে, হয়নে বাৰু?
0: হয় হয়, সেইটোৱে আচলতে সিহঁতে যেতিয়া হাঁহি ফূৰ্তি থাকে সিহঁতৰ লগত মই প্ৰায়ে কথা পাতোঁ, তেনেকৈ যাওঁ চাহ খোৱা সময়ত যাওঁ হাঁহি ধেমালিৰে ফূৰ্তিৰে, সিহঁতেও তেনেকৈ কৰে। কিবা নিজকে মানে ইমানবোৰ ছোৱালী মোক চবেই আণ্টি মাতে, কোনোবাই খুৰী মাতে, গতিকে কিবা নিজৰ ছোৱালীৰ নিচিনা লাগে, যিহেতু মোৰ ছোৱালী নাই, মোৰ 2 ল'ৰাই, সেইটো এটা মোৰ নাজানো আৰু কিয় জানো মোৰ ছোৱালীৰ প্ৰতি বিশেষ এটা মৰম এটা লাগে। আৰু সিহঁতৰ মানে তাৰ মাজত কিছুমান দুষ্টও থাকে দেই, নাথাকাও নহয়, সিহঁতক ধমকিও দিওঁ কেতিয়াবা দৰকাৰ পৰিলে। আৰু ৰোলবিলাক মানে, মই যিটো ৰোল মানে কৰি থৈছোঁ ধৰক এডমিশ্যন ল'ব আহোঁতে মাক দেউতাকৰ আগতে মই সেইখিনি ৰোল এণ্ড ৰেগুলেশ্যনখিনি কওঁ, সেইমতে সিহঁতি মানে সন্ধিয়ালৈকে সন্ধিয়া আগে আগে ঘৰ সোমায়, বা কাৰোবাৰ কেতিয়াবা যাব লগা থাকিলে মোক পাৰ্মিশ্যন লৈ যায়। তেনেকুৱাই ধৰক কষ্টটোতো চবতে থাকে, এতিয়া বজাৰ সোমায় কিছুমান, মই এওঁক ইমান দিগদাৰ নিদিওঁ, মই চব নিজেই কৰোঁ, তথাপিও তেওঁ সহায় কৰে, নকৰা বুলি নকওঁ, গতিকে সেই তেনেকুৱা কিছুমানত কেতিয়াবা এলাহ লাগে এনেকুৱা আৰু। কিন্তু এতিয়া আজিকালি কি কৰিছোঁ মানে গোটেইখিনি বস্তু অলপ সুবিধা কৰিলোঁ। প্ৰথম চোৱাত মোৰ বহুত কষ্ট হৈছিল, কিন্তু এতিয়ালৈ মই চববোৰ নিজে নিজে ফোনতে কৰিলে ধৰক দি থৈ যায়হি, তেনেকুৱা ধৰণে মানে মই বস্তুখিনি ঠিক কৰি লৈছোঁ, গতিকে এতিয়া বিশেষ এটা অসুবিধা পোৱা নাই আৰু। এতিয়া
1: মানে আপুনি কৰি কৰি এতিয়া অভ্যাস হৈ গ'ল যে কষ্ট হয়, তথাপি আপুনি কষ্টটো অনুভৱ নকৰে, হয়নে?
0: নকৰোঁ, হয়, অনুভৱটো তেনেকৈ নহয় আৰু, কাৰণ ভাল লাগে যিহেতু খুলি লৈছোঁ যেতিয়াতো এতিয়া কষ্ট এটা কৰিবই লাগিব। এতিয়াও সেই এতিয়া নতুন এডমিশ্যন হ'ব আকৌ, তাৰে 6 ছেমৰ ছোৱালী কেইজনীমান ওলাই যাব এতিয়া আকৌ। মোৰ এটা বস্তুৱে ভাল লাগে যে প্ৰায়বোৰ ছোৱালীয়ে মানে ডিগ্ৰী কৰি আকৌ এম এ যদি নগাঁও কলেজ হওক বা গাৰ্লছ কলেজ হওক, আকৌ সিহঁতি মোৰ পি জিটোৱে বিচাৰে, মোৰ সেই বস্তুটোত মোৰ বহুত ভাল লাগে। আৰু ৰেফাৰেঞ্চতো মোৰ ছোৱালী আহে, ধৰক এগৰাকী ছোৱালীৰ মাক বাপেকে আকৌ মোৰ পি জিটোলৈ মানে কৈ পঠায় যে তেজপুৰৰ তেনেকুৱা কেইবাজনী ছোৱালীও আগতে থাকি যোৱা ছোৱালীৰ ৰেফাৰেঞ্চত আহিছে, সেইটো এটা মোৰ খুব ভাল লাগে, কাৰণ মোৰ তাত হয়তো নিশ্চয় সিহঁতি ভাল পাই গৈছে, যিটো কাৰণে আকৌ বেলেগ ছোৱালীকো পঠাইছে আৰু, সেইটোৱে কথা।
1: হয়, আপুনি যে কৈছে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হৈছে, সেইটো এটা আনন্দ লাগে, নহয়নে বাৰু? নিজৰ নিচিনা লাগে ন, আপুনি ৰখা ছোৱালীকেইজনীয়ে ইমান ধুনীয়া ৰিজাল্ট এটা কৰিছে, আপোনাৰ মনত কিমান ফূৰ্তি লাগিছে চাগে?
0: হয় হয়, সেইটো হয়, তেওঁলোকৰ মাক দেউতাকো আহি মোকেই মানে কৈছে সেই যে আপুনিয়ে ইমান ছোৱালীখিনি চাই চিতি ৰাখিলে মোৰ ছোৱালীজনীক, তাই

0: ফিম্পুৰৰ ছোৱালী স্নেহা বুলি, খুব মৰমৰ মৰমীয়াল মানে ছোৱালীজনী। তেওঁলোকৰ মাক দেউতাকেও আহি পেলাই মোক কৈছেহি আৰু যে আপুনিয়েতো ছোৱালীজনীক ৰাখিলে, আমিতো আৰু দূৰৈতে থাকোঁ, ফোনত কথা পাতোঁ, কিন্তু বাকীখিনি খোৱা বোৱা চকু দিয়া গোটেইখিনি বেমাৰ আজাৰ সকলোখিনি আপুনিয়ে চালে, তাৰ কাৰণে হয়তো ছোৱালীজনী ইমান ভাল ৰিজাল্ট কৰিলে, তেনেকৈ ক'লে সেই দিনটোত মোৰ বহুত ভাল লাগে আৰু।
1: হোষ্টেলো চলাইছে, তাৰ লগতে দোকান এখনো ৰাখিছে, দোকানৰ যিখিনি সামগ্ৰী ক'ৰ পৰা ক্ৰয় কৰে আপুনি?
0: দোকানৰ সামগ্ৰীবিলাক প্ৰথম চোৱাত মই যেতিয়া দোকানখন খুলিম বুলি ভাবিলোঁ মই বহুত কষ্ট কৰিলোঁ। মই নিজেই গৈ হ'লচেলত চাই বস্তুবোৰ আনো, তেনেকৈ তাৰপিছত মই লাহে লাহে লাহে লাহে ছোৱালীবিলাকৰ কি বস্তুৰ প্ৰয়োজন, সিহঁতে কি বিচাৰে, তেনেকুৱাবিলাক অলপমান ল'লোঁ। তাৰপিছত মই দোকানখন একদম সৰুকৈ খুলিছিলোঁ, পিছত যেতিয়া মানে চব বস্তু সিহঁতি বিচাৰিবলৈ ল'ল, তেতিয়া অকণমান আৰু অকণমান জেগা আছিল, সেইখিনিলৈ অকণমান মই বহাই ল'লোঁ। লৈ পেলাই এতিয়া মানে আইচক্ৰীমৰ পৰা ক'ল্ড ড্ৰিংকছৰ পৰা মানে সিহঁতৰ সকলোখিনি, সিহঁতে যি বিচাৰে আৰু মানে মানে এজনী ছোৱালীক যি যি দৰকাৰ হয় আৰু, তেনেকৈ গোটেইখিনি ৰাখিলোঁ। এতিয়া এই আবেলি সময়টোত মোৰ বহুতেই হয়, সিহঁতি ধৰক হোষ্টেলৰ খোৱাটো কেতিয়াবা বেয়া পালে আকৌ ইয়াতে আহে, কিবা এটা নিয়ে, তেনেকুৱা ধৰণে চলি আছে আৰু বৰ্তমানলৈকে ভালকৈ।
1: হয় হয়, খুব সুন্দৰ, ভাল লাগিছে আপুনি ইমান ধুনীয়াকৈ কামবোৰ কৰি আছে। এগৰাকী মহিলা হয়, বহুত মহিলাই মানে ঘৰতে থাকে, এনেই থাকে, কিন্তু এনেকুৱা ধৰণৰ কাম কৰিবলৈ মানে সাহস নকৰে। আপুনি যে ইমানবোৰ কাম কৰিবলৈ সাহস কৰিছে তাৰ কাৰণে আপোনাক অভিনন্দন জনাইছোঁ, স্বাস্থ্য ভালেই থাকক। এতিয়া আহিছোঁ আপোনাৰ গীতৰ কথালৈ, আপুনি সুন্দৰ গীত গায় আমি জানো, আমাৰ ৰেডিঅ'ত আপোনাৰ গীত প্ৰায়ে বাজি থাকে, ধুনীয়া গীত গায়, গতিকে এটি বৰগীত আপুনি গাই শুনাওকচোন আমাৰ শ্ৰোতাসকলক।
0: ঠিক আছে বাৰু, বহুত দিন গোৱাই নাই তথাপিও গাইছোঁ বাৰু। ৰাগশ্ৰী

0: সুন্দৰ। আপুনি চৰ্চা কৰেনে বাৰু এতিয়া, ৰিহাৰ্চেল কৰি থাকেনে?
1: ৰিহাৰ্চেলটো মাজে মাজে কমেই হয় একচুৱেলি, আজিকালি বহুত ব্যস্ত হৈ গ'লোঁ। তথাপিও তাৰ মাজে মাজে কিছুমান প্ৰগ্ৰেম আহে, তেতিয়া কৰিবলৈ যাওঁ। ঘৰত তেনেকৈ গাবলৈ সময়েই নাপাওঁ, ইহঁত দিনটো ব্যস্ততাৰ মাজতে। কেতিয়াবা কিন্তু সন্ধিয়া সময়ত অকণমান নিজেই গুণগুণাওঁ, আৰু প্ৰাৰ্থনা কৰাৰ সময়ত এটা বৰগীতকে মই গাওঁ। তেনেকৈ অলপ অলপকৈ চৰ্চাটো ৰাখিছোঁ আৰু। কিন্তু প্ৰগ্ৰেম চগ্ৰেম আহিলে তেতিয়া কেইবাদিনো ৰিহাৰ্চেল কৰিব লগা হয় অলপমান, তেনেকৈ।
0: হয় হয়, তথাপি ইমান ধুনীয়াকৈ গাইছে, ভাল লাগিছে, ইমান সুন্দৰ গীত গাইছে। আৰু আপোনাক কথাতে গম পায় আপোনাৰ যে ইমান সুন্দৰ এটা কণ্ঠ আছে, আপোনাৰ কথাখিনি শুনিও ভাল লাগিছে। লগতে আপুনি এগৰাকী গৃহিণী হৈ ইমানবোৰ কাম কৰি আছে, বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময়কণ আমাক দিলে। আৰু আপোনাৰ যাতে স্বাস্থ্য ভালেই থাকক, আমাৰ আমৈ অনুষ্ঠানৰ পৰা আমি আজি বিদায় ল'ব লাগিব। আপুনি কুশলে থাকক, ধন্যবাদ।
1: ঠিক আছে, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, সময়ে ইংগিত দিছে আজিৰ আমৈ অনুষ্ঠান সামৰিবলৈ। সকলোৰে কুশল কামনা কৰি মই পম্পী হাজৰিকাই আজিৰ আমৈ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।

এইখিনিতে শ্রোতাক জনাই থওঁ যে অহা 24 মে' দেওবাৰে গঞা ৰাইজৰ অনুষ্ঠানত কাছমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি বৰা, কাছমাৰী পঞ্চায়তৰ সভাপতি বুবুলি বৰদলৈ আৰু কৃষক প্ৰদীপ নাথৰ সৈতে হোৱা কথা বাৰ্তা প্ৰচাৰ কৰা হ'ব।

বাঘে হইলা উৎপত্তি, নন্দ যশুদাই পালিলে উৎসৱৰ ধ্বনি। আজি নন্দ ঘৰে অপূৰ্ণ ব্ৰহ্ম জন্ম হৈছে,

জালুক পিপলি বান্ধিলো টুপলি, একচু বান্ধিলো আতি, হে নন্দ যশোদাৰ সুপুত্ৰ হৈছে এপৰ।

সুপাৰ মালতি ফুল পথে পৰে খহি হেদিয়াহে উৰুলি গোপী।

0: শ্ৰোতাই ইমান পৰে স্বপ্ন ডেকা আৰু সংগীবৃন্দৰ কণ্ঠত নাম শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া 6 বজাৰ বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লখিমপুৰৰ ৰূপামণিগড়ৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা, এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, যোৰহাটৰ তিতাবৰ সমজিলাৰ বৰহলাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। এতিয়া শুনক বিতং বাতৰি। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয় অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
2: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথাৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে। তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি। অশেষ ভাল লাগিছে আৰু।
1: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় এভারেস্ট শৃঙ্গত আরোহণ করা প্রথমগী মহিলা পর্বতারোহী হওয়ার কৃতিত্ব অর্জন করা রূপামণিগড়ই আর দলটক নেতৃত্ব দিয়া ভনিতা টিমুংপিলে অভিনন্দন জ্ঞাপন করেছে। দুইগী এই সাফল্যম নতুন প্রজন্মর প্রেরণা হয়ে রব বলে মুখ্যমন্ত্রী মন্তব্য করেছে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগে উঠায় বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগড়ত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী হৰমন্ত সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
3: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰহুৱালা অঞ্চলত প্ৰশাসনে আজি পদপথ আৰু পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ কৰে। জনসাধাৰণৰ যাতায়াতৰ সুচলতালৈ লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনে লোক নিৰ্মাণ বিভাগ আৰু আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলায়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। অসম আৰক্ষীয়ে BSFৰ সহযোগত মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম

মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনি খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱৰে এটা অনা নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ ভিতৰত 10,000 ইয়াবা টেবলেট আৰু 21 গ্ৰাম হেৰইন আছে। এই নিচাযুক্ত দ্ৰব্যখিনিৰ বজাৰ মূল্য 3 কোটি টকাৰ অধিক হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মণিপুৰৰ ফেৰজৱাল জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহীয়া সম্প্ৰসাৰণ খোৱাৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 55 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান প্ৰতিযোগিতা আকৌ এবাৰ পঢ়ি দিছো। লখিমপুৰৰ ৰূপামণি কৰৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। যোৰহাটৰ তিতাবৰ সমজিলাৰ বৰহলাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ কৃষকসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে কৃষকৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনিসমূহ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই।
1: আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত উপস্থিত হৈছেহি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
2: নমস্কাৰ।
1: কৃষি বুলি ক'লে আমাৰসকলে বা ৰাইজে সকলো কমেই পায় যে ভাৰতৰ অৰ্থনীতিৰ মূল মেৰুদণ্ডস্বৰূপ আমাৰ কৃষি অৰ্থনীতি। বৰ্তমান নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলৰ কাৰণে, কৃষক বন্ধুসকলৰ কাৰণে কেনেধৰণৰ কাম কাজ চলাই ৰাখিছে আপুনি অৱগত কৰিলে ভাল হয়।
2: কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত থকা এটা অনুষ্ঠান। প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহ মুখ্যতঃ তিনিটা মেণ্ডেট দিয়া হৈছে। গতিকে আমাৰ মুখ্য তিনিটা মেণ্ডেটে হ'ল যিসমূহ গৱেষণা প্ৰতিষ্ঠানে বা বিশ্ববিদ্যালয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে নতুন প্ৰযুক্তি উদ্ভাৱন কৰে, সেই প্ৰযুক্তিসমূহৰ পুনৰীক্ষণ কৰা, সফলভাৱে পুনৰীক্ষণ কৰা, বা যিসমূহ আমাৰ জিলাখনৰ জলবায়ু সাপেক্ষে খাপ খাইছেগৈ সেইসমূহ পুনৰীক্ষণ কৰাৰ পিছত আমি তাৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে বিভিন্ন আগশাৰীৰ

0: প্ৰদৰ্শনীমূলক কাৰ্য কৰা আৰু কেপাচিটি বিল্ডিং মানে আমাৰ যিখিনি আমাৰ কৃষক ৰাইজ বা বিভিন্ন বিভাগৰ অফিচাৰসকলে যেতিয়া প্ৰয়োজন হয় বৈজ্ঞানিক কিছুমান নতুন প্ৰযুক্তিৰ সেই বিষয়ত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বা বিভিন্ন উপায়ে তেওঁলোকৰ যিটো কেপাচিটি বিল্ডিং কৰিব লাগে সেইখিনি ব্যৱস্থা কৰা। গতিকে এই তিনিটা আমাৰ মুখ্য মেণ্ডেট, সেইসমূহ আমি আগত ৰাখি আমি কিছুমান কাম কৰি ল'ব লাগে, কৰি যাব লাগে। আৰু তাৰ কাৰণে আমাৰ এটা ব্যৱস্থাপনা আছে, আমাৰ তিনিখন ৰাজ্যৰ কাৰণে আচলতে গুৱাহাটীত জনেল আমাৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ যিটো অফিচ আছে আটাৰী বুলি কয়, এগ্ৰিকালচাৰ টেকন'লজি ৰিচাৰ্চ এপ্লিকেশ্যন, আমি এই আটাৰীত এইবেলিও আমাৰ অহা বছৰৰ কাৰণে আগন্তুক বিত্তীয় বৰ্ষৰ কাৰণে কিসমূহ কাম হাতত ল'ম, একশ্যন প্লেন মিটিং ইতিমধ্যে হৈ গৈছে। তাত যিসমূহ সিদ্ধান্ত লোৱা হয় বা যিসমূহ প্ৰযুক্তি আমাক পুনৰীক্ষণৰ কাৰণে বা জনপ্ৰিয় কৰাৰ কাৰণে যিখিনি কাৰ্যপন্থা আমাক দিয়া হয় সেই কাৰ্যপন্থাসমূহ ইতিমধ্যে যোগাই দিছে আৰু সেই কাৰ্যপন্থাসমূহ আমি আগন্তুক দিনত আমি কাৰ্যকৰী কৰিব লাগিব। তাৰোপৰি কৃষি বিজ্ঞান কেন্দ্ৰই আচলতে ভাৰত চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই ফ্লেগশ্বিপ প্ৰগ্ৰামসমূহৰো কিছু ৰাইজৰ মাজলৈ নিবলৈ সদায় প্ৰয়াস কৰি আহিছে। গতিকে মূলতঃ জিলাখনৰ যিসমূহ বৈজ্ঞানিক কৃষি ক্ষেত্ৰত সমস্যা আছে সেই সমস্যাসমূহ অৱগত হৈ আমি বিভিন্ন কাৰ্যপন্থা বা পুনৰীক্ষণৰ কাম আমি হাতত ল'ব লাগে আৰু সেইখিনি আমি ইতিমধ্যে সফলভাৱে কৰি আহিছোঁ। ধৰি ল'লোঁ আমি যোৱা যদি বিগত বৰ্ষত চাওঁ, বিগত বৰ্ষত আমি পুনৰীক্ষণৰ কাম আমি বাৰটা বিভিন্ন প্ৰযুক্তিৰ পুনৰীক্ষণ কৰিছোঁ আৰু সেই আগতে যিসমূহ আমি পুনৰীক্ষণ কৰিছিলোঁ আৰু যিসমূহ আমাৰ জিলাখনৰ কাৰণে আমি প্ৰযোজ্য বুলি ভাবোঁ সেই পুনৰীক্ষণ কৰা মানে ইংৰাজী যিটো অন ফাৰ্ম টেষ্টিং বুলি কয় সেই প্ৰযুক্তিসমূহ এইবাৰ আমি জনপ্ৰিয় কৰাৰ কাৰণে ইতিমধ্যে প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি 18টা আগতে পুনৰীক্ষণ হৈ যোৱা প্ৰযুক্তি আমি এইবাৰ কৃষক ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু ঠিক তেনেকৈ আমি
1: 18টা কি কি বাৰু
0: 18টা আমাৰ বিভিন্ন ধৰক আমি ৰঞ্জিত চাহৱান সেই জাতটো ইতিমধ্যে আমাৰ জনপ্ৰিয় হৈছে, কিন্তু আমি আপুনি যদি চায় তেতিয়াহ'লে কিন্তু তাৰ এতিয়াও উন্নত মানৰ বা উন্নত গুণসম্পন্ন বীজ সহজলভ্য এতিয়াও হৈ উঠা নাই। তেনেকুৱা ক্ষেত্ৰত আমি ছিড প্ৰডাকশ্যন টেকন'লজি কেনেকৈ আমি ৰঞ্জিত চাহৱান জাতটো আমি বীজসমূহ গুণগত মানৰ বীজসমূহ কৃষক ৰাইজৰ জৰিয়তে উৎপাদন কৰিব পাৰোঁ সেইটো কাৰণে আমি এটা কাৰ্যসূচী লৈছিলোঁ। ঠিক তেনেকৈ আমি নতুন ভেৰাইটি নতুন জাত ধানৰ নুমলী বুলি এটা জাত মধ্যমীয়া জাতৰ সেই নুমলী জাতটো আমি ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰি আহিছোঁ আৰু যোৱাবেলিও আমি কৰিছিলোঁ। এই নুমলী জাতটোৰ যিটো কাৰণত আমাৰ বিজ্ঞানীসকলে উলিয়াইছে তাৰ মূল বৈশিষ্ট্য হ'ল ই 130-135 দিনীয়া। গতিকে আমি যদি নুমলী জাতটো আমি আমাৰ কৃষক ৰাইজৰ পথাৰলৈ নিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে সহজে ইয়াৰ পিছৰ শস্যটো কৰিব পাৰে। সেইকাৰণে আমি কাৰ্যসূচীটো এনেধৰণে লৈছিলোঁ, নুমলী জাত আমাৰ খাৰিফ ছিজনত আৰু তাৰপিছতে আমি সৰিয়হৰ খেতিটো আমি ক্ৰপিং ছিষ্টেম হিচাপত আমি কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে আমি সফল হৈছোঁ। আৰু সৰিয়হৰ ক্ষেত্ৰত আমি TS-38 বুলি যিটো জাত আছে আমি সেইটো ইয়াত লৈছিলোঁ। ঠিক তেনেকৈ আমি যিহেতু আমি সকলোৱে জানো আমাৰ ভূমিৰ উৰ্বৰতা যথেষ্টখিনি কমি আহিছে, তাৰ আমি কাৰণটোও জানো যধেমতে কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ, তেনেকুৱা ক্ষেত্ৰত আমি সদায় প্ৰয়াস কৰি আহিছোঁ ইণ্টিগ্ৰেটেড নিউট্ৰিয়েন্ট মেনেজমেণ্ট, আমি সমতুল হাৰত কেনেকৈ সাৰ প্ৰয়োগ কৰিব পাৰোঁ যাতে আমাৰ ভূমিৰ স্বাস্থ্যটো অটুট ৰাখে। গতিকে আমি শালি ধানৰ ক্ষেত্ৰত আমি তেনেকৈ আমি প্ৰয়াস এটা কৰিছিলোঁ আৰু তাৰ লগতে আমি তাৰপিছত আমি শালি ধানৰ পিছতে সৰিয়হ খেতিটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। আপুনি যদি চায় নগাঁও জিলাত এতিয়াও বহুত অঞ্চলত প্ৰায় 5,500 হেক্টৰ মাটিত এতিয়াও কিন্তু এটাই শস্য কৰে, এতিয়াও আমি ডাবল ক্ৰপিং কৰিবলৈ পৰা নাই। তেনেকুৱা ক্ষেত্ৰত আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ প্ৰয়োজন হৈ আহি পৰিছে যাতে কৃষকৰ আয় বৃদ্ধি হয় আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমাৰ যিখিনি ডেফিচিট আছে উৎপাদনৰ সেইখিনি আমি যাতে পূৰণ কৰিব পাৰোঁ। তাৰপিছতে আমি মাটিৰ যিখিনি আমাৰ কাৰ্বন কমি গৈছে অৰ্গেনিক কাৰ্বন বা আমাৰ মাটিৰ যদি আমি ঠিকে ৰাখিব লগা হয় তেনেহ'লে আমাৰ কিছু আৰু প্ৰযুক্তিৰ দৰকাৰ। আমি সেইকাৰণে বায়'চাৰৰ প্ৰয়োগ মাহজাতীয় শস্যৰ যিটো আমাৰ কাৰ্য
1: বৃদ্ধি কৰিব লাগিব
0: সেইবিলাক আমি প্ৰয়োগ মানে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰোপৰি আমি আৰু এটা মানে আমি বায়ু ফৰ্টিফাইড জাত আৰু লগতে আমাৰ কিছু আমাৰ ড্ৰট ছিটুৱেশ্যন মানে খৰাং সদৃশ অৱস্থা হয় গতিকে চিয়াৰ ধান বুলি 310 সেই ধানৰ আমি জনপ্ৰিয়তা অনাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ আৰু এণ্ড্ৰেছ ভাৰ্মিকম্পষ্ট কেঁচুসাৰ যদি আমি শস্য মানে আমাৰ ভূমিৰ স্বাস্থ্য অটুট ৰাখিব লগা হয় তেনেহ'লে আমি নিশ্চয়কৈ আমি কেঁচুসাৰটো খুবেই দৰকাৰ। আৰু কেঁচুসাৰটো আমি চিম্পুলভাৱে আমি কেঁচুসাৰ নহয় আমি এণ্ড্ৰেছ মানে তাত আকৌ আমি সংযোজন কৰিছোঁ বিভিন্ন জীৱাণুসাৰ জীৱাণুৰ সংযোজন কৰি সেইটো এণ্ড্ৰেছ ভাৰ্মিকম্পষ্ট বুলি কয়। তাৰ জনপ্ৰিয়তা আনিবলৈ আমি প্ৰয়াস কৰিছোঁ। আমি ইতিমধ্যে ৰাইডিং এগাখনত এই কাৰ্যসূচীটো হাতত লৈছিলোঁ। তেনেকৈ আমি যদি উদ্যান শস্যত চাওঁ উদ্যান শস্যত আপোনাৰ আমি সদায় কৃষক ৰাইজৰ পৰা এটা অসুবিধা পাই আহোঁ বিশেষকৈ আছাম লেমন নেমুৰ ক্ষেত্ৰত। নেমুৰ ক্ষেত্ৰত আমি যদি চাওঁ যেতিয়া বাৰিষাকালি আমাৰ যথেষ্ট দাম কম হয় কিন্তু আকৌ শীতকালি ডিচেম্বৰ জানুৱাৰী মাহত কিন্তু বহুত দাম হয় এটা এটা নেমুৰ। তাৰোপৰি ৰস যিটো নেমুৰ ৰসটো সেইটো ক্ষেত্ৰতো কিছু অসুবিধা হয় সমস্যাত। গতিকে আমি বৰ্তমান সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰয়াস কৰি আছে নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষি সেই প্ৰাকৃতিক কৃষিৰ জৰিয়তে আমি অফ ছিজনত আমি নেমু উৎপাদনটো কৰিব পাৰোঁ নেকি আমি সেইটো প্ৰয়াসৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু জীৱামৃত প্ৰয়োগ কৰিছিলোঁ। ঠিক তেনেকৈ আৰু এটা সমস্যা আছে যদি আমি বিলাহীৰ খেতিটো চাওঁ তেনেহ'লে বিলাহীত দেখা যায় বিভিন্ন ৰোগ হয় আৰু কিছুমান ৰোগ এনেকুৱা হয় যে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে আমাৰ ভাৰতীয় যিটো IIHR ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ আছে তেওঁলোকৰ পৰা কিছু জাত উদ্ভাৱন কৰিছিলে যাতে এই বেমাৰ ট্ৰিপল ৰেজিষ্টেঞ্চ আমাৰ জাত কিছুমান আমি উদ্ভাৱন প্ৰয়োগ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আৰ্কা আভেদ বুলি এটা জাত আছে তাৰ ইতিমধ্যে আমি পুনৰীক্ষণ কৰি ভাল ৰিজাল্ট পাইছোঁ আৰু সেইটো আমি কৃষকৰ ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিলোঁ। তেনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে ৰঙালাওৰ আছিলে কিছুমান উন্নত জাত আৰু আমি যিটো আমাৰ এটা সমস্যা আমাৰ সাধাৰণতে যিসমূহ উদ্যান শস্য আছে বিশেষকৈ ফলৰ যিবোৰ আমি খেতি কৰোঁ সেইবোৰ আমাৰ বাৰীৰ ছিষ্টেম যিটো আছে আমাৰ গাঁৱৰ বাৰীবিলাকতে আমাৰ হয় আৰু বাৰীবিলাক যদি চাই বৰ্তমান সময়ত খুব বৈজ্ঞানিকভাৱে তাক কিন্তু আমি মেনেজ কৰি থকা নাই। আৰু আমাৰ যদি আমি ব্যৱসায়িক ভিত্তিত কৰিবলৈ যাওঁ তেনেহ'লে এডাল দুডাল গছ নহয় আমি একো একোটা ফলৰ একো এখন বাৰী হোৱাটো দৰকাৰ। গতিকে আমি প্ৰয়াস কৰিছিলোঁ যেনেকৈ আমাৰ মধুৰিআম মধুৰিআমটো আমি জানো বিভিন্ন ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহে তেনেকুৱা ক্ষেত্ৰত আমি মধুৰিআমৰ এটা আমি কাৰ্যসূচী লৈছিলোঁ যাতে মানুহে এখন অৰ্চাৰ্ড বা এখন বাৰী মধুৰিআমৰ বাৰী কৰিব পাৰে আৰু তাৰ কাৰণে আমি উন্নত জাত আমি লৈছিলোঁ। ঠিক তেনেকৈ আমি লিচিৰ ক্ষেত্ৰত লৈছিলোঁ আমাৰ তেজপুৰ লিচি আমাৰ কৃষক ৰাইজৰ মাজলৈ আমি ব্যৱহাৰিক ভিত্তিত নিব পাৰোঁ নেকি তেনেকুৱা ধৰণৰ
1: প্ৰয়াস কৰিছিলোঁ।
0: ইতিমধ্যে বগৰীটো জনপ্ৰিয় হৈছে গতিকে আমি মানে মধুৰিআম আৰু লিচি ড্ৰেগনো প্ৰায় মানুহে জনা হ'ল এতিয়া। কিন্তু আমি অকল এডাল দুডাল গছ নহয় আমি অৰ্চাৰ্ড
1: মানে
0: একোটা উদ্ভিদৰ একোখন বাৰী কৰিব পাৰোঁ নেকি সেইটো প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ। তেনেকৈ আমি
1: যিখিনি আঁচনিৰ কথা আপুনি ইতিমধ্যে ক'লে এই আঁচনিসমূহ আপোনালোকে যেতিয়া নিশ্চয় এটা আলোচনা কৰি পেলাই এইখিনি ৰাইজৰ কাৰণে কৰে ৰাইজৰ কাৰণে কেনেকৈ লৈ যায় কৃষকৰ মাজলৈ নিব লাগিব নহয় কথাখিনি
0: আমাৰ যিসমূহ আপুনি আঁচনিৰ কথা ক'লে এইবোৰ কাৰ্যসূচী আচলতে এই কাৰ্যসূচীসমূহ মই অলপতে কৈছিলোঁ আমাৰ এনুৱেল একশ্যন প্লেন মিটিং এখন হয় তাত আমাৰ বিভিন্ন বিজ্ঞানীৰ এটা টীম থাকে সেই বিজ্ঞানীসকলে আচলতে আমি কোনটো কাৰ্যসূচী ল'ম সেই কাৰ্যসূচীটো ল'বৰ কাৰণে তাত অনুমোদন জনাব লাগে সেইটো প্ৰতি বছৰে হয় আৰু তাৰপিছতে আমাক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পৰা আমাক কৰিবলৈ এপ্ৰুভ কৰে। তেনেকুৱা ক্ষেত্ৰত আমাৰ সাধাৰণতে আমি কি কৰোঁ আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰৰ পদ্ধতি, আমি সদায় যিসমূহ আমাৰ প্ৰগ্ৰেছিভ

0: আমাৰ আছে বা শিক্ষিত কৃষক আছে, তেওঁলোকৰ জৰিয়তে আমি এইটো আগশাৰীৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বুলি কয়, আগশাৰীৰ প্ৰদৰ্শনীমূলক খেতি হিচাপত আমি আগবঢ়াই লৈ যাওঁ। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল আমি প্ৰযুক্তিটো নিব লাগে। আমাৰ উদ্দেশ্য ধৰক এনেকুৱা নহয় যে মানে আমি কোনোবা এজনকহে কিবা এটা মানে বেনিফিট দিম, এনেকুৱা নহয়। আমাৰ প্ৰযুক্তিটো আমি কৃষকৰ মাজলৈ নিব লাগে, তেনেকুৱা ক্ষেত্ৰত আমি যাতে মানে সেই প্ৰগ্ৰেছিভ যিজন আমাৰ কৃষক আছে তেওঁৰ জৰিয়তে যাতে প্ৰযুক্তিটো আমাৰ অন্য কৃষকে অনুসৰণ কৰিব পাৰে, গতিকে সেইটো দেখিব পাৰে। সেইকাৰণে আমি এইটো আগশাৰীৰ প্ৰদৰ্শনী কাৰ্যসূচী বুলি কওঁ, ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন। তেনেকুৱা ক্ষেত্ৰত ইয়াত আমি বস্তুটো দিলোঁ, তাতে আমাৰ কাৰ্য কাম শেষ নহয়। আচলতে আমাৰ বিজ্ঞানীজনে অহৰহ তেওঁৰ লগত লাগি থাকে,
1: উৎপাদন হোৱালৈকে,
0: উৎপাদন হোৱাৰ পিছতো লাগি থাকে আচলতে, কাৰণ আমাৰ উদ্দেশ্যটো বেলেগ। সেই প্ৰযুক্তিটো ৰাইজৰ মাজলৈ নিয়াটোৱে আমাৰ উদ্দেশ্য। গতিকে আমি সেইকাৰণে আমাৰ যিজন কৃষক আমাৰ লগত জড়িত হৈ থাকে আমি কৃষক বিজ্ঞানী বুলি কওঁ তেখেতক, কাৰণ তেখেতে আমি যিখিনি কাৰ্যসূচী লওঁ তাৰ সম্পূৰ্ণ তেওঁ বৈজ্ঞানিকভাৱে কৰিব লাগিব, তাৰ কাৰণে তেওঁ ডাটা কিছুমান লৈ থাকিব লাগিব, এই গোটেই কামখিনি তেখেতে কৰিব লাগিব। আমাৰ আৰু আমাৰ বিজ্ঞানী যিজন যিটো বিভাগৰ কাম হয় সেই বিজ্ঞানীজনে মানে বিশেষজ্ঞজনে তেওঁৰ লগত অহৰহ লাগি থাকে আৰু তেওঁৰ উপস্থিতিতহে আচলতে কামখিনি কৰা হয়। গতিকে আমাৰ কাৰ্যপন্থাটো তেনেকুৱা ধৰণৰ, ঠিক তেনেকৈ আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। তেনেকুৱা নহয় তেওঁক বস্তু এটা দি দিলোঁ, সেইটো নহয় উদ্দেশ্য। তেওঁ প্ৰশিক্ষিত হ'ব লাগিব আৰু বৈজ্ঞানিক যিখিনি জ্ঞান সেইখিনি তেওঁ আহৰণ কৰিব লাগিব। গতিকে আমি বিভিন্ন সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। আৰু
1: প্ৰশিক্ষণ আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰতো হয় নে ফিল্ডত হয়?
0: আমাৰ প্ৰশিক্ষণ দুই ধৰণৰ আছে। সাধাৰণতে আমি গুৰুত্ব দিওঁ স্কিল ট্ৰেইনিংবিলাকৰ ওপৰত, মানে হাতে কামে যাতে কৃষকে বা অকল কৃষক নহয়, প্ৰশিক্ষণত চৰকাৰী বিষয়া হ'ব পাৰে, পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে, আমাৰ বৰ্তমান কৃষি সখী আছে, কোম্পানীৰ মানুহ হ'ব পাৰে, এন জি অ' হ'ব পাৰে, বিভিন্ন ষ্টেক হোল্ডাৰ মানে যিসকল আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন লগত জড়িত সেই সকলো ব্যক্তি এই প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়। বিশেষকৈ আমি কৃষকৰ ক্ষেত্ৰত যদি চাওঁ আমি প্ৰায়ে গাঁৱে গাঁৱে গৈ পেলাই আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। কিন্তু আমাৰ যিসমূহ ভকেশ্যনেল ট্ৰেইনিং আছে, ভকেশ্যনেল ট্ৰেইনিং কিন্তু আমি পৰাপক্ষত আমাৰ অনুষ্ঠানৰ ভিতৰত কৰোঁ, কাৰণ তাত কেতিয়াবা লেবৰেটৰীৰ দৰকাৰ হয়, কেতিয়াবা ডেমনষ্ট্ৰেশ্যন ইউনিটৰ দৰকাৰ হয়। গতিকে হাতে কামে শিকিবলৈ হ'লে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব লাগে। তাৰোপৰি আমি কিছুমান পাঠ্যক্ৰমৰ ব্যৱস্থাও কৰোঁ, যেনেকৈ আমাৰ যিসমূহ ইনপুট ডিলাৰ আছে, যিসমূহ কৃষি ব্যৱসায়ী আছে, কৃষি বিপণনত জড়িত, তেওঁলোকৰ কাৰণে সাৰৰ ব্যৱসায়ীসকলৰ কাৰণে 15-দিনীয়া এটা পাঠ্যক্ৰম কৰা হয়। ইতিমধ্যে এই বছৰ আমাৰ পাঠ্যক্ৰম চলি আছে। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰতে কৰোঁ। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমাৰ প্ৰশিক্ষণ হল আছে, ট্ৰেইনিং হল আছে, আৰু আমাৰ বিভিন্ন গৱেষণাগাৰ আৰু লগতে আমাৰ ডেমনষ্ট্ৰেশ্যন ইউনিটসমূহ আছে। গতিকে আমি সেইসমূহ য'ত মানে খুব বেছি স্কিলৰ দৰকাৰ হয় আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰত কৰোঁ, চৌহদতে কৰোঁ।
1: হয়, আৰু বৰ্তমান সময়ত এটা নতুন আহি গৈছে আমাৰ মাজলৈ যে কৃষি যান্ত্ৰিকীকৰণো আমাৰ মাজলৈ আহি গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰে?
0: আমি
1: ধান মৰা, কঠীয়া ৰোপণ,
0: হয় আমি ইতিমধ্যে অসমৰ যিমান কৃষি বিজ্ঞান কেন্দ্ৰ আছে বিগত 5টামান বছৰত এপাৰ্ট প্ৰজেক্টৰ জৰিয়তে এইসমূহ কাৰ্যসূচী কৰি আহিছে। হয়তো অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ ধান ৰোৱা যিটো যান্ত্ৰিকীকৰণ মানে ৰোৱনি যন্ত্ৰই যে ধান ৰুৱে, সেই ক্ষেত্ৰত প্ৰতিখন জিলাত কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে কাৰ্যসূচী লৈছে আৰু খুব এটা ভাল কথা নগাঁৱৰ কাৰণে। আচলতে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰতে আমাৰ মধ্য অসমৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং চেণ্টাৰটো গঢ় লৈ উঠিছে। গতিকে আমি এইবুলি যোৱাবুলি আমাৰ ইনগ্ৰেশ্যন হৈ গৈছে, এইবুলি আমি কাৰ্যসূচী হাতত ল'ম। ইতিমধ্যে আমি নাবাৰ্ডৰ পৰা সহযোগ পাইছোঁ আৰু দুটা ফাৰ্ম মেচিনাৰী ট্ৰেইনিঙৰ ওপৰত কাৰ্যসূচী আমাৰ এইবুলি ল'ম। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং চেণ্টাৰত প্ৰায়বিলাক কৃষিৰ যান্ত্ৰিকীকৰণৰ লগত জড়িত মেচিনবোৰ আছে। গতিকে কৃষক ৰাইজে সেইটো এটা আমাৰ নগৰ বিশেষকৈ কৃষক ৰাইজে সেই সুবিধাখন গ্ৰহণ কৰিব পাৰিব।
1: হয়, ইয়াৰ কাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব,
0: কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীৰ লগত এই ক্ষেত্ৰত যোগাযোগ কৰিব লাগিব।
1: শ্ৰোতাসকল, আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাইজৰ সেৱাত চৰকাৰী আঁচনিত যিখিনি কথা আমি আলোচনা কৰিছোঁ এই কথাৰ পৰা আপোনালোকে নিশ্চয় বহু কথা জানিব পাৰিছে, আৰু ইতিমধ্যে যিটো কথা তেখেতে কৈছে আপোনালোকেও কৃষি বিজ্ঞান কেন্দ্ৰলৈ গৈ পোনপটীয়াকৈ আপোনালোকে বহু কথা জানিব পাৰিব, আৰু যিখিনি প্ৰশিক্ষণৰ কথা কৈছে এই প্ৰশিক্ষণ গ্ৰহণৰ ব্যৱস্থাসমূহ জানি ল'ব পাৰিব। আজিকালি পৰহিৰ ভিতৰত আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰই কি কাম কৰি আছে?
0: বৰ্তমান আমাৰ চলি আছে কৃষি ব্যৱসায়ীৰ যিটো প্ৰশিক্ষণ, সেই প্ৰশিক্ষণটো চলি আছে। এই প্ৰশিক্ষণটো এটা বিশেষ ব্যৱস্থা আছে, আচলতে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ থ্ৰুইদি আচলতে যিসমূহ কৃষি ব্যৱসায়ী আছে, কৃষি বিপণন কৰা ব্যৱসায়ী আছে, বিশেষকৈ সাৰৰ যিসমূহ আছে ব্যৱসায়, তেওঁলোকক নমিনেট কৰা হয় আৰু তেওঁলোকে 15 দিনৰ পাঠ্যক্ৰম কৰিব লাগে। তেতিয়া আচলতে তেওঁলোকৰ যিসমূহ লাইচেঞ্চ, সেই লাইচেঞ্চসমূহ তেওঁলোকে ৰিনিউ কৰিবলৈ সক্ষম হ'ব। এইটো এটা
1: বাহাল থাকিব
0: এইটো ব্যৱস্থা বৰ্তমান 15 দিনৰ কাৰণে চলি আছে। আৰু আমি স্কিল ডেভেলপমেণ্টৰ আমি এটা প্ৰশিক্ষণ পাতিবলগা হৈ আছে। অলৰেডি স্কিল ডেভেলপমেণ্ট, স্কিল ইণ্ডিয়াই আমাক সেইটো ক্ষেত্ৰত অৰ্থ সাহাৰ্য প্ৰদান কৰিব।
1: বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানতে সামৰিছোঁ। আপোনাক নমস্কাৰ।
0: ধন্যবাদ, ধন্যবাদ।
2: ইমান পৰে কৃষকৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনিসমূহৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে গান্ধীবুৰী অঞ্চলৰ এগৰাকী মহিলা কৃষক দীপ্তি দেৱীৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ গান্ধীবুৰী গাঁৱৰ এগৰাকী মহিলা কৃষক, তেখেত হৈছে দীপ্তি দেৱী।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জনাইছোঁ। আপুনি এগৰাকী মহিলা, আপোনাৰ ঘৰখনৰ কাম কাজ কৰাৰ উপৰিও আপুনি খেতি বাতিটো মনোনিৱেশ কৰিছে, নহয় জানো? কিমানমান মাটি আপুনি খেতি কৰিছে বা কি কি খেতি কৰিছে এই বিষয়ে আজি আপোনাৰ পৰা জানিব বিচাৰিম আমি। গতিকে প্ৰথমে কওকচোন, আপুনি ঘৰখনৰ কাম কাজ কৰাৰ বাহিৰেও এই খেতি বাতিত কেনেকৈ সময় দিয়ে?
3: মই ঘৰৰ কাম কৰি মেলি হ'লেও 2001 চনৰ পৰাই মই খেতি আৰম্ভ কৰিছোঁ। মানুহজনৰ বেংকত চাকৰি এপেণ্টিছ খাতি আছিলে, নহ'ল, নোহোৱাৰ কাৰণে তাৰ পৰা লৈ আহিলোঁ। মোৰ ঘৰ সংসাৰ নচলে, ল'ৰা ছোৱালী মোৰ 3টা, তাত আহি লৈ মই গোটৰ পৰা মাত্ৰ মই 900 টকা হাতত লৈছোঁ
2: মূলধন হিচাপে।
3: হয়, লৈ তেতিয়া 1 চনৰ পৰা তেনেকৈ মই খেতিটো আৰম্ভ কৰিলোঁ। তেখেতক ব্যৱসায় তেনেকৈ খেতিত লগাই লৈ নিজৰ খেতি বেছি বজাৰত, তেনেকৈ মই ঘৰখন 10,000-20,000 প্ৰতি বছৰে এনেকৈ উঠাই যোৱা বছৰ মই 37,000 খৰচ কৰিছোঁ, 1,60,000 পাইছোঁ। আৰু এইবাৰো তেনেকৈয়ে, এইবাৰ বেছি খৰচ হৈছে, হেৰি 45 মানে গৈছে। এইবাৰ গোটেই পেণ্ডেলটো নতুন কৰিছোঁ, কৰি লৈ এইবাৰো তেনেকৈ বিলাহী খেতি কৰিলোঁ। মোৰ এগ্ৰিকালচাৰ বাইদেউ জুলি শৰ্মা বাইদেউ আৰু দীপেন চন্দ্ৰনাথ, তেখেতেও অলপ সহায় কৰিলে, আহি মোক এদি দুদিনীয়া ট্ৰেইনিং এটা দিলে আৰু হেৰিয়াত পঞ্চায়তত। তাত কৰি লৈ আহি লৈ বাইদেউহঁতে খেতিটো চালেগৈ, চাই লৈ তাৰপিছত মোক সেইখিনি সহায় কৰিলে অলপ। কৰাৰ পিছত এতিয়া এইবাৰতো আমি নিজে নিজেই কৰি আছোঁ তেতিয়াৰ পৰা। এইবাৰ বিলাহীত 60,000 উঠাইছোঁ এতিয়া বৰ্তমান, এইটো মাহত এতিয়া নাই, আৰু যোৱা মাহলৈকে কৰিলোঁ। আৰু তিয়ঁহ আছিলে আমাৰ গোটেইবোৰ লোকেল লৈয়ে, আৰু জৈৱিক সাৰৰ ওপৰতে কৰোঁ, কেঁচু সাৰো মই নিজে ঘৰতে তৈয়াৰ কৰোঁ, কৰি খেতি কৰোঁ, বেচোঁ অলপ, আৰু লিকুইডটো আমি স্প্ৰে কৰি দিওঁ গোটেই শাক চব্জিখিনি। তেনেকৈ কৰি কৰি মই এতিয়া এইবাৰ উন্নত হৈছোঁ, আৰু ছোৱালীও বিয়া পঢ়ালোঁ, পঢ়াই বিয়াও দিলোঁ।
2: তেনেকৈ আপুনি

0: পঞ্চায়তত ট্ৰেইনিং এটা দিলে, দিয়াৰ পিছত গৈ মোক তাতে বিলাহী পেকেট এটা দিলে, দি মোক খেতি কৰিব দিলে, সেইখিনি কৰিলোঁ মই। এইখিনি কৰি মই এবাৰ বহুত লাভৱান হৈছোঁ, 60,000 উঠালোঁ আৰু বিলাহীত। তাৰপৰা লোকেল তিয়ঁহ আছে, জিকা আছে, ভেন্দি আছে, আৰু নেমু টেঙা আছে, ধনিয়া মান ধনিয়াটো আছে, তেনেকৈ আমি সপ্তাহত, কালিও গৈছে তেনেকৈ সপ্তাহত নিয়ে থাকে, গুৱাহাটীত বেচা যায়,
1: গুৱাহাটীত হয়,
0: আৰু ৰহা বজাৰত বিক্ৰী কৰোঁ আমি এইখিনি বস্তু। তেনেকৈ মানুহজনক টমটমতে সদায় নি থাকে,
1: বস্তুখিনি নি
0: থাকে, নি তেনেকৈ এতিয়া ব্যৱসায়টো বহুত
1: আগবাঢ়ি গৈছে।
0: আৰু এইবাৰ ভাবিছোঁ তেনেকৈ যদি বৈজ্ঞানিক পদ্ধতিয়ে আৰু বেছিকৈ কৰিব পাৰোঁ, সেইখিনিহে মই চিন্তা কৰিছোঁ আগবাঢ়ি যাবলৈ।
1: আপোনালোকে আপোনালোকৰ মাটিডৰাত পৰীক্ষা কৰিছেনে?
0: পৰীক্ষা এতিয়ালৈকে কৰা হোৱা নাই।
1: মাটিটো পৰীক্ষা কৰিব, বীজ শোধন কৰেনে আপোনালোকে?
0: বীজ শোধন কৰা নাই,
1: তেনেকৈ কৰা নাই নহয় জানো। মাটি পৰীক্ষা আৰু বীজ শোধন মানে অত্যন্ত জৰুৰী এই এই ক্ষেত্ৰত। আপোনালোকে আপুনি ক'লে কৃষি বিষয়া আপোনালোকৰ লগত ভাল, ধৰক তেখেতসকলৰ লগত যোগাযোগ কৰিব, তেখেতসকলে ক'ত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কথাখিনি আপোনালোকক বুজাই দিব। এতিয়া আপুনি প্ৰাকৃতিকভাৱে কৰাৰ কথা কৈছে, জৈৱিক সাৰ, জৈৱিক পদ্ধতিৰে। এতিয়া জৈৱিক পদ্ধতি বুলি ক'লে সাধাৰণতে আমি কি কি সাৰৰ কথা আমি মানে জানিম?
0: কেঁচুসাৰ ঘৰতে মই তৈয়াৰ কৰোঁ, শাক পাচলি, গছৰ পাত চাত আৰু কচৰি বেনা আনো, আনি তাৰ কলগছ কাটো, কাটি তাত গোবৰ আনো, গোবৰ বাহিৰৰ অন্যৰ পৰা কিনি আনো ট্ৰেক্টৰ হিচাপে, আনি লৈ তেনেকৈ কেঁচুসাৰ ফাৰ্মিং বেগ মই
1: কম্পষ্ট
0: হয় সেয়া পৰা দিছে, আমাৰ চিএল অফিচৰ পৰা দিলে, ৰহা সংযুক্ত মণ্ডলৰ তাৰ, সেই তাৰ পৰা কৰি এতিয়া মানে নিজৰ খেতিও কৰোঁ আৰু অলপ বেচোঁ, আৰু লিকুইডটো আমি স্প্ৰে কৰি দিওঁ গছবোৰত, সেইটো অলপ কালাৰটো ভাল হয় আৰু গছজোপা বেছিদিন লাষ্টিং কৰে, জীৱিত হৈ থাকে।
1: তেনেকৈ মানে কৰে ভাৰ্মি কম্পষ্টো ঘৰতে কৰে?
0: ঘৰতে কৰোঁ,
1: সেইটো কাৰণে টেংক বনাই।
0: আৰু এইবাৰ দীপেন চন্দ্ৰ নাথেও দেৱেও এটা দিছে, কিন্তু এতিয়া ভৰামহে আৰু, এতিয়া খেতিত লাগি আছোঁ যে।
1: আপোনালোকে নিজৰ টেংক আছে?
0: হয়
1: বনোৱা,
0: হয় ঘৰতে আছে।
1: সেইটো সেইটোতে আপোনালোকে ভাৰ্মি কম্পষ্ট কিমান দিন লাগে?
0: ছমাহমানৰ পিছত ওলাই যায়,
1: ওলাই যায় তেতিয়া প্ৰয়োগ কৰিবলৈ হয়।
0: হয়,
1: তাৰপিছতে আপুনি মান ধনিয়াৰ কথা কৈছিলে,
0: হয়
1: মান ধনিয়া কিমান মান আছে?
0: মান ধনিয়া মোৰ 3 বিঘা মাটি নহয় বাৰীখন, বাৰীখন গোটেই বাৰীখনতে আছে বুলি ধৰক, নেমু টেঙৰ তলে তলে আৰু ছাইডত আমি ঢাপ বান্ধি দিছোঁ, ঢাপৰ হেৰিয়াত আৰু আগফালে গোটেই বাৰীখনতে আছে মান ধনিয়া। প্ৰতি সপ্তাহতে গুৱাহাটীলৈ নিয়ে থাকোঁ, কালিও নিছে 200 মুঠা, 300 মুঠা, কেতিয়াবা 400 মুঠাও যায়গৈ উঠাৰ লগত কথা। আৰু কালি আমি দুইজনে অকলে পৰহিদিনা অকলে অকলে উঠোৱাৰ কাৰণে মানে অলপ দেৰিও হ'ল, নাম এখনলৈ গ'লোঁ, তাৰপিছত কালি আহি বেছি থৈ আহিছে আৰু।
1: এইবিলাক কিদৰে মানে ইয়াৰ দৰ দাম কেনেকুৱা ধৰণৰ?
0: সেইটো মুঠা 10 টকাকৈ দিয়ে,
1: তেনেকৈ তেনেকৈ মানে পাইকাৰী,
0: হয় পাইকাৰী
1: পাইকাৰী এনেতো তেওঁলোকে আৰু বেছিকৈ,
0: তাৰ মানুহে আমালৈ ফোন কৰি থাকে আকৌ দি থৈ আহেগৈ,
1: তেনেকৈ মানে হেৰি কৰে। গুৱাহাটীলৈ যে কিহত নিয়ে? ট্ৰেইনত?
0: ট্ৰেইনত গুচি যায়,
1: ইয়াৰ
0: পৰা টমটমত যায় গৈ লৈ তাত ট্ৰেইনত উঠি যায়।
1: নিজে যায় নে?
0: নিজে যায়,
1: নিজে যায়। গুৱাহাটী কোন বজাৰত বিক্ৰী কৰে?
0: নাৰেঙ্গীত যায়,
1: নাৰেঙ্গীত, নাৰেঙ্গী বজাৰখন যে আছে, তাত আকৌ গধূলি গুচি আহে।
0: হয়,
1: তেনেকৈ মানে হেৰি কৰি আছে নহয় জানো।
0: ট্ৰেইনত আহিলে ৰাতি হয় 8-9টাত সোমাইহি, যদি আকৌ ট্ৰেভেলাৰত গুচি আহে, কালি ট্ৰেভেলাৰত গুচি আহিছে, তাৰপিছত 3টামানত ঘৰ পালেহি।
1: গোটেই বস্তুখিনি বিক্ৰী হয়নে?
0: হয়,
1: ঘৰলৈতো ঘূৰি নাহে,
0: ঘূৰি নাহে,
1: গোটেইখিনি চাই।
0: হয়, কালি জিকাও লৈ গৈছে গোটেই লোকেল, সেয়ে জিকা, কোমোৰা, তাৰপৰা এই মান ধনিয়া, আকৌ হেৰিও আছে, এই পদিনা, পদিনাও লৈ গৈছে।
1: পদিনাও আছে?
0: হয়।
1: কিমানমান আছে পদিনা আপোনাৰ?
0: পদিনা এই বিলাহীখিনি যিখিনি কৰিছিলোঁ 1/2 বিঘা মাটি, সেইখিনিতে গোটেইখিনি এটা চাইডে মানে পদিনাই আছে।
1: তেনেকে মানে পদিনাও আপোনালোকে মুঠা হিচাপে বিক্ৰী কৰে?
0: মুঠা হিচাপে 10 টকাকৈ তেনেকৈ বেচিব বিচাৰে।
1: তাৰ ওপৰে লাও আছে নে নাই?
0: হয়, লাও আছে, কোমোৰা আছে,
1: আৰু জিকা, জিকা, ভাতকেৰেলা,
0: ভাতকেৰেলাও আছিলে,
1: গোটেইখিনি আছে,
0: হয় গোটেই আছে, ভেন্দি,
1: ৰঙালাওটো আছে,
0: ৰঙালাও,
1: মানে কিমানমান কৰিছে ৰঙালাও?
0: ৰঙালাও আছে, ছাইডত গোটেই ঢাপত নেমু টেঙা আছে,

0: কি নেম এইটো?
1: এইটো কাজি নেমু।
0: কাজি নেমু
1: হয়, আৰু গোল নেমু আছে তিনিজোপা।
0: অঁ, গোল নেমু লাগিছেনে?
1: হয়, পাণ আছে, তামোল আছে,
0: গোলমিটা
1: আছে।
0: গোলনেমু লাগিছে?
1: গোল নেমু এইবাৰ লাগিবহে।
0: অঁ, লাগিবহে। অঁ, গোল নেমুটো দাম আছে।
1: হয়,
0: তাৰপিছতে আৰু আপুনি আৰু কি কৰে খেতি বাতিৰ উপৰিও? পিঠা পনা?
1: খেতি বাতিৰ ওপৰত মই চিলাই মেচিন আছে, চিলাই মেচিনৰ কাম
0: কৰোঁ। কটা কৰে?
1: হয়,
0: চিলাই কৰে। কি কি চিলাই আপুনি?
1: মই ব্লাউজ চিলাওঁ, কাপোৰ ছেট, চাদৰ মেখেলা এনেকৈ চিলাওঁ, পেটিকোট চেটিকোট এনেকৈ চিলাই।
0: অৰ্ডাৰ লয়?
1: অৰ্ডাৰ এতিয়ালৈকে লোৱা নাই, মেচিনটো লোৱা বেছিদিন হোৱা নাই মোৰ।
0: তাৰোপৰি আপুনি এই যে হেৰি খেতি কৰাৰ কথা কৈছিলে, বছৰত গোটেই বছৰটো খেতি কৰি থাকে?
1: হয়, বাৰ মাহে কৰি থাকোঁ,
0: কৰি থাকে।
1: হয়,
0: এতিয়া এতিয়া কি কি খেতি কৰিছে গ্ৰীষ্মকালীন?
1: এতিয়া তিয়ঁহ আছিলে, তিয়ঁহ এতিয়া কালি চাং ভাঙা গৈছে, আকৌ অলপ এতিয়া আকৌ লগাইছোঁ, অলপ এতিয়া অলপ চুপহি মাৰিছে। বিলাহী যিখিনি আছিলে বিলাহীখিনি উঠাই লৈ এতিয়া আকৌ তিয়ঁহ লগাইছোঁ, এতিয়া চুপহি মাৰিছে, আৰু সেইখিনি ভাদ মাহলৈকে যাবগৈ।
0: ঠিক আছে, আজি আপুনি আহি খেতি বাতি সম্পৰ্কে আমাক জনালে, আপোনাক লগ পাই ভাল লাগিল। আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: হয়, নমস্কাৰ।
0: প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতালৈ আগবঢ়াইছোঁ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ কেইটিমান আগতীয়া পৰিস্থিতি। আজি সন্ধিয়া 7:05 আগবঢ়োৱা হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰে এটি বৃন্দগীত। 7:20 আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়োৱা হ'ব দীপশিখা বৰদলৈৰ কণ্ঠত আধুনিক গীত।

সন্ধিয়া 4:30 বজাত নিবেদন কৰা হ'ব হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰী। 8:02 বিয়লিৰ ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শ্ৰোতাই শুনিবলৈ পাব।

গীত শুনিবলৈ পাব। 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি অনুষ্ঠানত আগবঢ়োৱা হ'ব পণ্ডিত পান্নালাল ঘোষে পৰিৱেশন কৰা বাঁহী বাদন আৰু বাসৱৰাজ ৰাজগুৰুৰ কণ্ঠত খেয়াল শ্ৰোতাই শুনিবলৈ পাব।

এইখিনিতে শ্ৰোতাক জনাই থওঁ যে অহা 24 মে দেওবাৰে গঞা ৰাইজৰ চৰা অনুষ্ঠানত কাছমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি বৰা, কাছমাৰী পঞ্চায়তৰ সভাপতি বুবুলি বৰদলৈ আৰু কৃষক প্ৰদীপ নাথৰ সৈতে হোৱা কথা বাৰ্তা প্ৰচাৰ কৰা হ'ব।

আজি নিশা 9:15 আজিৰ এজন শিল্পীৰ গীতৰ অনুষ্ঠানত শ্ৰোতাই প্ৰগতি মহন্তৰ কণ্ঠত গীত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণিগড়ৰ ইতিহাস ৰচনা, ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা, এখন একত্ৰিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, এতিয়া শুনক বিতং বাতৰি। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
1: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথাৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে, তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি, অশেষ ভাল লাগিছে আৰু।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি কৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী

0: নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণক সাক্ষাৎ করে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্রিক উন্নয়ন যাত্রাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন করে। বৈঠকত ডক্টর শর্মায় উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি বিনিয়োগ উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পর্কে বিত্তমন্ত্রীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। ষোড়শ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আচৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় প্ৰযুক্তিভিত্তিকতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাব পাৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
2: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশসেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবো সমগ্ৰ ভাৰতবৰ্ষতেই যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
1: শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 বিয়াল্লিছ ছেকেণ্ডত অম্বুবাসীর প্রবৃত্তি হব। প্রবৃত্তির লগেলগে কামাখ্যা মন্দিরের দ্বার ভক্তর ভাবে বন্ধ করে দিয়া হব। 23, 24 আর 25 জুনত কামাখ্যা মন্দিরের দ্বার সম্পূর্ণভাবে বন্ধ রাখব। 26 জুনের পুয়া অম্বুবাসীর নিবৃত্তির পাছত মন্দিরের দ্বার ভক্তর ভাবে পুনের মুক্তি করে দিয়া হব। প্রতিবছর দরে এইবার অম্বুবাসীর সময় নীলাচলত দেশ বিদেশের ভক্তর সমাগম হব বলে দেওয়ালয় কর্তৃপক্ষই আশা প্রকাশ করেছে। HPV প্রতিষেধক প্রদান অভিযানের ক্ষেত্রে গোয়ালপাড়া জেলা প্রশাসনে বিশেষ গুরুত্ব সহকারে সজাগতা অভিযান আরম্ভ করেছে। আজ গোয়ালপাড়ার মরিয়ম নগরত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত করা হয়। সভা জেলার আয়ুক্ত প্রদীপ তিবুঙে এই প্রতিষেধকের উপকারিতা সন্দর্ভত ব্যাখ্যা করে ইয়ার বিরুদ্ধে প্রচারিত কোনো উড়া বাতরিত গুরুত্ব নিদি নিজের ভবিষ্যৎ সুরক্ষিত করার বাবে 14-16 বছর বয়সের কিশোরীসকলক এই প্রতিষেধক গ্রহণ করবলে আহ্বান জানায়। জরায়ুর মুখর কর্কট রোগ প্রতিরোধ সন্দর্ভত শ্রীতিমুঙে এইদরে কয়।
3: স্কুল প্রচারত যাব না লাগে, আজিকালি সকলের ঘরতে মোবাইল আইফোন আছে বা ইন্টারনেট এক্সেসিবল হয়। হিউম্যান ডেভেলপমেন্ট ভাইরাসের উপর নিজে অলপ স্টাডি করে লোক লাগে। ডেট বার যদি কব লাগা থাকে বা কারবার যদি আশঙ্কা থাকে কিংবা যদি ডাউট থাকে আমার ওর আহিব লাগে, আমি আপনাদের বুঝাই দিম ভালকে। কিন্তু কথাখিনি ভালকে বুঝি লোক লাগে। এনে মানুষ আগতে কৈছে কিবা কৈছে সোশ্যাল মিডিয়াত কিবা এটা ওলাই দিছে কথাবিলাক, এইটো বেয়া আমুক হব কিবা হব, এইবিলাক বস্তুত যাব নালাগে। কারণ আমি জানি শুনি কেতিয়াও আমার সমাজখনক আমি ধ্বংস করব নিবিচারো, আমার সমাজখনক সদায় সুরক্ষিত করব বিচারিছো, আমার আই মাতৃসকলক সদায় সুরক্ষিত আর হেন্দি করব বিচারো। গতি এই কথাখিনি ভালকে বুঝি।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি পৰহিলৈ গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈ অধিক ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথিপত্ৰও জব্দ কৰা হৈছে। পরবর্তী বাতর শুনক অঙ্কুৰ জ্যোতিপ্ৰা।
0: অসম আৰক্ষীয়ে BSFৰ সহযোগত কালি পুৱতি নিশা 10 জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰীৰ পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা 2 জন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰৰ পম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱৰে অনা এটা নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনী তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব জিঞ্জিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহিক সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ হোমবিদ চলিহাই কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাত বৈজ্ঞানিক ভিত্তিত ক্ষুদ্ৰ মীন পালনৰ যোগেদি আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত নগাঁও মীন মহাবিদ্যালয়ৰ জলসংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সংগীত প্ৰাণ বৈশ্য আৰু ডঃ অবিনাশ তালুকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰ পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। তৃতীয় ৰাউণ্ডৰ শেষত ল'ৰা শাখাত 3টা শীৰ্ষ বাছনিৰ মৈত্ৰ বৰুৱা, দ্বিতীয় ৰিয়ান ৰবিছ, শ্ৰীহান কুমাৰ হোৰ, ঋদ্ধিমান ভূঞা আৰু গৌৰৱ শৰ্মাই 3 পইণ্টকৈ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিছে। ছোৱালী শাখাত আদিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ শেষত 3 পইণ্ট সংগ্ৰহ কৰি একক শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি কৰৰ ইতিহাস ৰচনা। ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55ৰ পৰা। 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত আৰু 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:30 গীতিমালিকা আৰু 9:00 পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 নিবেদন কৰা হ'ব সেউজী পাত। 9:45 নাম শুনিবলৈ পাব। দিনৰ 10:00 নিবেদন কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী আৰু ইয়াৰ পিছতে গীত শুনিবলৈ পাব। দিনৰ 11:00 পৰা বিয়লি 4:30 শ্ৰোতাই আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগেদি শুনিবলৈ পাব।

কাইলৈ বিয়লি 4:30 বজাত নিবেদন কৰা হ'ব যুৱ তৰংগ। 5 বজাত হিন্দীত বাতৰি, 5:05 বিবিধ ভাৰতীয় অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 5:25

মিনিটত বিবিধ ভাৰতীয় অনুষ্ঠান পুনৰ প্ৰচাৰ কৰা হ'ব। 5:30 বজাত গঞা ৰাইজৰ চৰা, 6 বজাত অসমীয়া আঞ্চলিক বাতৰি, 6:10 বজাত নিবেদন কৰা হ'ব আইঅ'টি, 6:45 বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

7:05 এটি বৃন্দগীত শুনিবলৈ পাব। 7:10 অসমীয়া বাতৰি। 7:20 বৰ্ণালী কলিতাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম ৰিলে কৰি শুনোৱা হ'ব। 8:02 সাতসৰি। 8:32 শ্ৰোতালৈ আগবঢ়োৱা হ'ব পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 গজল। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শ্ৰোতালৈ আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ আগবঢ়াইছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰে এটি বৃন্দগীত।

0: এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতে অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি ঊনবিংশ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ট আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নাগপুৰৰ ঊনবিংশ ৰোজগাৰ মেলাত নতুন নিযুক্তি লাভ কৰাসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। নাগপুৰৰ ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী অৰ্থাৎ NFSC কলেজত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰা নতুনকৈ নিযুক্তি পোৱাসকলক দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোকৰ ওপৰত ন্যস্ত থকা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰুবিঅ'ই 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীৰুবিঅ'ই কাইলৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যমৰ এক পোষ্টযোগে সচিব ৰুবিঅ'ই প্ৰধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, সংযোগ, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ ধাৰাবাহিক অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।

0: পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত আমেৰিকাৰ দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক সমৰ্থন পুনৰ দৃঢ় কৰি শ্ৰীমোদীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতসমূহৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনায়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত এখন বৈঠকৰ অন্তত আজি কলকাতাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা ঘোষণা কৰে। ৰাজ্যখনৰ স্বাস্থ্য সাথী আঁচনিৰ অধীনত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। আনহাতে জুন মাহত আয়ুষ্মান ভাৰত আৰোগ্য মন্দিৰৰ সৈতে জড়িত বুজাবুজিৰ চুক্তি নতুন দিল্লীত স্বাক্ষৰিত কৰা হ'ব। শ্ৰীঅধিকাৰীয়ে কয় যে পশ্চিমবংগত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ 117টাৰ পৰা 459টালৈ বৃদ্ধি কৰা সন্দৰ্ভত এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত 2,103 কোটি টকা আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 976 কোটি টকা কেন্দ্ৰই আবণ্টন দিছে। ইতিমধ্যে 500 কোটি টকা লাভ কৰা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আলিপুৰদুৱাৰ, কালিম্পং আৰু দক্ষিণ দিনাজপুৰ জিলাত নতুন মেডিকেল কলেজ আৰু উত্তৰবংগৰ বাবে নতুন এইমছ স্থাপনৰ প্ৰস্তাৱো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 27 মেলৈকে কেৰালামৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে। আজি ৰাজ্যখনৰ 9খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। কাইলৈ 6খন জিলা আৰু সোমবাৰে 9খন জিলাত য়েল্ল' সতৰ্কতা অব্যাহত থাকিব। দক্ষিণ পশ্চিম আৰব সাগৰৰ কিছু অংশ, দক্ষিণ পূব আৰব সাগৰৰ অধিকাংশ, কমৰিন অঞ্চল, দক্ষিণ পশ্চিম, দক্ষিণ পূব আৰু পূব মধ্য বংগোপসাগৰ আৰু আজি আন্দামান মহাসাগৰৰ অধিক অংশলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ বলিছে বুলি বিভাগটোৱে জানিবলৈ দিছে। কেৰালাম কৰ্ণাটক লাক্ষাদ্বীপ উপকূলৰ মাছমৰীয়াসকলক চলিত মাহৰ 27 তাৰিখলৈকে সাগৰত প্ৰৱেশ নকৰিবলৈ বিভাগটোৱে পৰামৰ্শ প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। এই অবিশ্বাস্য কৃতিত্বত জম্মু কাশ্মীৰৰ কাঠুৱাৰৰ অঞ্জলি দেৱীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে লক্ষীমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুং পীৰ নেতৃত্বত যোৱা এটা ভাৰতীয় তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুদুন্তু, কপিল দেৱ, ষ্টেনজিন কৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডৰ উত্তৰ কাশীত উপস্থিত হয়। ভ্ৰমণকালত তেওঁ ভাৰত চীন সীমান্তৰ সমীপৰ হাৰ্চিল অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী তালিকাৰ এছ আই আৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে হাৰ্চিলত বুথ পৰ্যায়ৰ বিষয়া মিণ্টু দেৱীৰ সৈতে মত বিনিময় কৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম কাজ আৰু এই প্ৰক্ৰিয়াত বিয়লো এপৰ ব্যৱহাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে। তেওঁ কয় যে বিয়লো এপৰ জৰিয়তে শুদ্ধ ৰূপত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা, অনুপস্থিত, স্থানান্তৰিত, মৃত, নকল আৰু বিদেশী ভোটাৰক চিনাক্ত কৰা আৰু নতুনকৈ যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মে'ৰ পৰা 22 মে'লৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকু লগা ধৰণে বৃদ্ধি পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জয়ী হৈ পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে দুটা ৰূপৰ পদক অৰ্জন কৰাৰ আশ্বাস প্ৰদান কৰে। 60 কেজি শাখাত সুৰজ বশিষ্ঠই কিৰ্গিস্তানৰ নুৰিস্তান চুইৰৰ কুলভক 3-2 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে 68 কেজি শাখাত সাগৰ সিঙে ছৌদি আৰবৰ মুনথিৰ আব্দুল্লাই জান্দুৰৰ বিৰুদ্ধে 4-0 গ'লত জয়লাভ কৰে। ফাইনেলত সুৰজ বশিষ্ঠই কাজাকাস্তানৰ আইবেক আইটেবেকক বিৰুদ্ধে আৰু সাগৰ সিঙে উজবেকিস্তানৰ আয়তজান খালমা খানভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি ঊনবিংশ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ আজি দুপৰীয়া 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়াইছোঁ দীপশিখা বৰদলৈৰ কণ্ঠত আধুনিক গীত। প্ৰথমটি গীতৰ ৰচনা বিবিদেৱী বৰবৰুৱাৰ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁৱৰ চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উক্ত কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

সুৰলহৰি অনুষ্ঠানত শ্ৰোতালৈ এইবাৰ আগবঢ়াইছোঁ শ্ৰেয়া ঘোষালে কণ্ঠদান কৰা গজনী বুলছবিৰ এই গীতটি।

0: আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ।
1: গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণি কৰে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 19 নিযুক্তি মেলত ভাষণ দি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগ কৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰহলা অঞ্চলত প্ৰশাসনে আজি পদপথ আৰু পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ কৰে। উৎকোচলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈ অধিক নগদ ধন জব্দ কৰিছে। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰে পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:05 বজাত। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ বিয়লিৰ ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ বিয়লিৰ ৰং। আজি আমাৰ লগত আছে অনুপ কুমাৰ বৰঠাকুৰ।
2: যুগৰ বহুত সলনি হৈছে অ কালিৰাম, জীৱনটো তুমি একেই পৰিৱেশতেই কটালা। চহৰীয়া জীৱনৰ গতিবিধিৰ বিষয়ে তুমি একোকেই নাজানা। তুমি নাজানা পণ্ডিত, এই 84 বছৰীয়া গাঁৱলীয়া ককাক আৰু আধুনিক চহৰীয়া সভ্যতাত ডাঙৰ দীঘল হোৱা নাতিপুতিৰ মাজত কিমানটা যুগৰ তফা। তাত মই বৰ অকলশৰীয়া হৈ পৰিম ও পণ্ডিত।
1: এয়া অস্তৰাগ নাটক।

0: এটি করুণ দৃশ্যাংশ। অভিনয় করা শিল্পীজনেই হল অনুপ কুমার বরঠাকুর, বয়স 3.7 বছর। কিন্তু আজিও দুরন্ত অভিনয়ে দর্শকর চকু সিক্ত করিব পারে শিল্পী অনুপ কুমার বরঠাকুরে। আনন্দর কথা, আজি অনুপ কুমার বরঠাকুর স্টুডিওত মূর সুতরাং বহি আছে। আমি আজি বিয়লি রং অনুষ্ঠানত তেখেতর সুতরাং কিছু কথা পাতিম, তেখেতর অভিনয়ের কথা, তেখেতর সমাজ সেবার কথা, সাহিত্য সভার পৰা কর্মজীবনলৈকে আমি আজি কিছু কথা আজির এই আলোচনাত আমি ঠাই দিম। মই আরম্ভণিতে অনুপ কুমার বরঠাকুরক আজির বিয়লি রং অনুষ্ঠানলৈ আদরণি জানাইছো। নমস্কার।
1: নমস্কার।
0: আমি অত্যন্ত আহ্লাদিত যে আজি আপুনি আমার স্টুডিওলৈ আহিছে। আরম্ভণিতে অস্তরাগ নাটকখনির এটি সংলাপ আমি আপনার পৰা শুনিলো। এই যে আপনার অভিনয় যাত্রা, এই অভিনয় যাত্রাটো আপনার কেতিয়ার পৰা আরম্ভ হৈছিল?
1: সৰু কালৰে পৰা মই নাটকৰ লগত জড়িত, অপেশাদাৰী নাটকৰ সৈতে মই উৰেটো জীৱন জড়িত হৈ আছোঁ। আৰু এতিয়াও মই নাটক কৰিবলৈ এৰি দিয়া নাই, বৰঞ্চ আগতকৈ দুগুণ উৎসাহে নাটক কৰি আছোঁ। প্ৰথম 8 বছৰ বয়সতে নাটকৰ লগত জড়িত হৈছিলোঁ। মোৰ প্ৰথমখন নাটক মনত পৰে, মই মইনা পাৰিজাতৰ এখন নাটকত মোক অভিনয় কৰিব দিছিল আৰু মোৰ চৰিত্ৰটো আছিল এজন গৰখীয়াৰ। সেই 8 বছৰ বয়সত মই মঞ্চত উঠিছিলোঁ আর তেতিয়াৰ পৰা আজিলৈকে মই মঞ্চখনক নিজৰ প্ৰাণতকৈও ভাল পাই আহিছোঁ। মই যুৱ অৱস্থাত বহুকেইখন নাটকৰ লগত জড়িত হৈছিলোঁ আৰু নাটকত অভিনয় কৰিছিলোঁ। সেই নাটককেইখনৰ ভিতৰত অন্যতম নাটক আছিল বুঢ়া ডাঙৰীয়া, তেতিয়া মই হাইস্কুলৰ ষ্টুডেণ্ট। পিছত ক্ষমা,
0: আপুনি কাৰেঙৰ লিগিৰিটো
1: অভিনয় কৰিছোঁ। তেতিয়া মই 1972 চনত, মই তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ, কাৰেঙৰ লিগিৰিটো মই অভিনয় কৰিছোঁ। মণিৰাম দেৱান, পিয়লি ফুকনৰ পৰা আৰম্ভ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰায়কেইখন নাটক আমি মঞ্চস্থ কৰিছোঁ। অখিল চক্ৰৱৰ্তীৰ নাটক আমি কৰিছোঁ।
0: আপুনি কলেজীয়া জীৱনত 2 কোটিতকৈ অধিক নাটকত অভিনয় কৰিছে?
1: হয়, কলেজীয়া জীৱনত মই আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ আছিলোঁ। মোৰ কলেজ লাইফ আৰম্ভ হৈছিল ডিগবৈ কলেজত। আৰু ডিগবৈ কলেজত প্ৰথমবাৰ গৈ 1974 চনত মোক এখন নাটক লিখি অভিনয় কৰিবৰ কাৰণে দায়িত্ব দিছিল ডিগবৈৰ এগৰাকী বিশিষ্ট নাট্যকাৰ পৰিচালক বিচিত্ৰ দাস। তেখেত এতিয়া আছেনে নাই ক'ব নোৱাৰোঁ, তেখেত মোৰ নাট্যজীৱনৰ অন্যতম এগৰাকী গুৰু। বিচিত্ৰ দাস ডাঙৰীয়াই মোক নাটক লিখিবলৈ উদ্বুদ্ধ কৰিছিল আৰু অভিনয় কৰাইছিল। আৰু তাৰ পিছৰ পৰাই মই বহুকেইখন নাটক লিখিছোঁ, নাটক পৰিচালনা কৰিছোঁ আৰু নিজে অভিনয় কৰিছোঁ।
0: আপুনি নগাঁও নাট্য মন্দিৰতো অভিনয় কৰিছিল?
1: হয়, নগাঁও নাট্য মন্দিৰতো মই অভিনয় কৰিছোঁ। কানু বেজবৰুৱা, চুনী ভট্টাচাৰ্য মোৰ গুৰু আছিল, শিক্ষাগুৰু আছিল চুনী ভট্টাচাৰ্য। কানু বেজবৰুৱা এতিয়াও আছে। কানু বেজবৰুৱাৰ পৰিচালনাত মই
0: ছত্ৰপতি
1: শিৱাজী নাটকখন কৰিছিলোঁ। তাত মোক গেঞ্জেলাছ, যিটো পৰ্তুগীজ সেনাপতি গেঞ্জেলাছৰ মোক ভাও দিছিল। কানুদাই মোক ইয়ালৈ নগাঁও নাট্য মন্দিৰৰ সদস্য কৰাৰ এটা আঁৰত এষাৰ কথা আছে। আমি পিয়লি ফুকন নাটকখন কৰিছিলোঁ হোজাইত, আৰু পিয়লি ফুকন নাটকখনত দীপ শৰ্মা আৰু কানু বেজবৰুৱা গৈছিল নাটকখন চাবলৈ। তাত মোৰ কেপ্টেইন নিউইলৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো দেখি তেখেতে ভাল পাইছিল আৰু মোক মাতি নি কৈছিল যে তুমি নাটক কৰা, যদি আহা নগাঁৱলৈ আহা, মোৰ নাটকত তোমাক পিছৰ নাটকখনত তোমাক ল'ম।
0: আপুনি সেইখনত মণিৰাম দেৱানৰ অভিনয়ো কৰিছে?
1: মণিৰাম দেৱানৰ অভিনয় কৰিছোঁ, কেইবাটাও চৰিত্ৰত মই তাত অভিনয় কৰিছোঁ।
0: আপোনাৰ যিখন চুপ আদালত চালু আহে,
1: কলিয়া বৰা বিশিষ্ট নাট্যকাৰ পৰিচালক নৰেন বৰা, তেখেতৰ পৰিচালনাত এই নাটকখন আমি কেইবাঠাইতো কৰিছিলোঁ, কলিয়াবৰতো গৈ কৰিছিলোঁ। চুপ আদালত চালু আহে এখন মাৰাঠী নাটক বিজয় তেণ্ডুলকাৰৰ, সেইখনৰ অসমীয়া অনুবাদ কৰিছিল নৰেন বৰা ডাঙৰীয়াই। আৰু তেখেতে তাত মোক বালুৰ চৰিত্ৰটো দিছিল, চৰিত্ৰটো খুব ভাল আছিল আৰু নাটকখন কৰি বৰ ভাল লাগিছিল।
0: আপুনি চন্দ্ৰফুকনৰ শকুনিৰ প্ৰতিশোধতো অভিনয় কৰিছে?
1: হয়, কৰিছোঁ, শকুনিৰ চৰিত্ৰটো অভিনয় কৰিছোঁ আৰু সেইটো মোৰ এটা খুব ভাল লগা চৰিত্ৰ।
0: শকুনিৰ চৰিত্ৰৰ এটা সংলাপ আপোনাৰ মনত আছে নেকি?
1: শকুনিৰ চৰিত্ৰৰ সংলাপ গোটেইকেইটাই, গোটেই নাটকখনেই ভাল। এটা চৰিত্ৰ বাৰু আপুনি কৈছে যেতিয়া মই যদি অনুমতি দিয়ে, মই ইমান চেষ্টা কি অথলে যাব পাৰে, ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে, মোৰ

0: ভজন মহাদনার সফলতা হৌ দূরত দুর্যোধন তুমি রাজ রাজেশ্বর আর মই দীনহীন অন্নসেবী তুমি শত জীবিত ভ্রাতার জ্যেষ্ঠ আর মই শত প্রেতা তোমার কনিষ্ঠ তোমাতে মতে ইমান প্রভেদ অথচ ইমান আপন তুমি মোর বড় মোর ভাগিন আর মই তোমার মন্ত্রণাদাতা চেনেহর মাতুল।
1: ফুকুনিৰ চৰিত্ৰত আপুনি এতিয়াও দুৰ্দান্ত হৈ আছে, সুন্দৰ অভিনয়, এতিয়াও আপোনাৰ সংলাপত বা কণ্ঠত অকণমানো সংকোচন অহা নাই, ইমান সুন্দৰ। আপুনি অখিল চক্ৰৱৰ্তীৰ উত্তৰ পুৰুষত অভিনয় কৰিছিল?
0: হয়, অখিল চক্ৰৱৰ্তীৰ উত্তৰ পুৰুষখন হেমবৰুৱা, অসমৰ এখন এজন বিখ্যাত অভিনেতা, প্ৰবীণ অভিনেতা, পৰিচালক হেমবৰুৱা, তেখেতৰ পৰিচালনাত কৰিছিলোঁ আৰু নাটকখন কৰি খুব ভাল লাগিছিল। এটা নতুন হেৰি পাইছিলোঁ, দিশ পাইছিলোঁ অভিনয়ৰ সেইখন নাটকত।
1: পাচনিখন কেনেকুৱা নাটক আছিল লক্ষ্মীনাথ বেজবৰুৱা?
0: হয়, আমি পাচনি নাটকখন কেইবাবাৰো কৰিছোঁ, শেহতীয়াকৈ আমি কৰিছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 150 বছৰীয়া জন্ম জয়ন্তী হোজাইত, তাতে মই অমূৰ আপোনাৰ দেশ বুলি এখন সংগীতালক্ষ্য কৰিছিলোঁ আৰু শেষত পাচনি নাটকখন কৰিছোঁ। অতি সুন্দৰ নাটক, এখন প্ৰহসন ধৰ্মী নাটক, খুব ভাল লাগিছিল কৰি, ৰাইজেও ভাল পাইছিল।
1: তাত আপুনি কি চৰিত্ৰত অভিনয়?
0: মূল চৰিত্ৰ পাচনি চৰিত্ৰটোৱেই কৰিছিলোঁ।
1: পাচনি চৰিত্ৰটোত আপুনি অজিত বৰঠাকুৰৰ কেইবাখনো নাটকত অভিনয় কৰিছে, মোৰ মনত আছে আপুনি গতিৰোধকত অভিনয় কৰিছে, ইহঁতো মানুহ, অলংকাৰ, বনদেৱতা, শাকু, বিশ্বাসে মিলয় হৰি, সন্ধিক্ষণত সন্ধিৰাম, ফটাজালৰ মাছ, ঘিনাই খাতোলা, ভোগজৰা, ৰূপালীম, এনেকুৱা বহু নাটকত আপুনি মূল চৰিত্ৰত অভিনয় কৰিছে।
0: অজিত বৰঠাকুৰৰ নাটকৰ এটা বেলেগ মাদকতা আছিল, অজিত বৰঠাকুৰৰ সৰু সৰু নাটক গতিৰোধক আমি কৰিছিলোঁ সেই সময়ত। আমাক, আপুনিটো জানে, হোজাইত নাটকৰ কোনো এটা ভাল পৰিৱেশ আছে বুলি মই নাভাবোঁ, কাৰণ হোজাইত এটা মঞ্চই নাই। আমি আচলতে কি কৰোঁ, এই চৰকাৰী বিভাগবিলাকক অনুৰোধ কৰোঁ বিশ্বকৰ্মা পূজাত সাংস্কৃতিক অনুষ্ঠান পাতিবৰ কাৰণে, আৰু তাত আমি এখন নাটক কৰোঁ বৰ কষ্ট কৰি। এইবিলাক নাটক আমি তেতিয়া কৰিছোঁ হোজাইত, অস্থায়ী মঞ্চ বনাই, বাঁহ আৰু কাঠৰ অস্থায়ী মঞ্চ বনাই নাটকবিলাক কৰিছোঁ। গতিৰোধক নাটকখনো বৰ ভাল আছে। ঘিনাই খাতোলাটো অতি বিখ্যাত নাটক। ঘিনাই খাতোলাত অৱশ্যে খাতোলাৰ অভিনয়ত মই অভিনয় কৰা নাই, খাতোলাৰ সংগী গৰাকীৰ অভিনয়তহে মই কৰিছিলোঁ অভিনয়। খাতোলাৰ অভিনয়টো কৰিছিল ডক্টৰ সাৰদানন্দ দেৱগোস্বামী, বৰ ভাল নাটক হৈছিল, মঞ্চ সফল নাটক ঘিনাই খাতোলা। আমি মুখ্যমন্ত্ৰী কৰিছোঁ,
1: আজি সাৰদানন্দ দেৱগোস্বামী নাই, আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আপোনাৰ কথাৰ মাজতে। ৰূপালীম নাটকত আপুনি কি অভিনয় কৰিছিল?
0: ৰূপালীম নাটকখনত মই চৰিত্ৰটো, নামটো পাহৰিছোঁ, আজিকালি অলপ কথা পাহৰাইছোঁ,
1: যিজন
0: ৰূপালীমৰ মানে দেউতাক ৰজা, মানে যিজন তাৰ জনগোষ্ঠীয় ৰজা, সেই ৰজাজনৰ ভূমিকাত বৰ সুন্দৰ। তাত এটা বৰ আচৰিত ঘটনাও হৈছিল সেই ৰূপালীম নাটকখনত, মোৰ আজিও মনত আছে। আপং খাই থাকিব লাগে আৰু তেতিয়া এজনী নাচনীয়ে নাচিব লাগে এটি গীত। গীতটো আখৰাৰ সময়ত ঠিকেই গোৱা হৈছিল, কিন্তু নাটকৰ দিনাখন ভুলবশতঃ সংগীত পৰিচালকৰ ভুলৰ কাৰণে সেইদিনাখন বেলেগ গীত পৰিৱেশন কৰি দিলে।
1: নাটক চলি আছিল,
0: নাটক চলি আছে তেতিয়া, মানে নাচনীজনী মোৰ এই ভতিজী আছিলে, তাই ইমান আচৰিত, মানে ইমান এটা অস্বস্তিবোধ কৰিছে যে মই গোটেই নাটকখন গোটেই আখৰা কৰিলোঁ এখন এটা বেলেগ গীত আৰু আজি গাই দিলে এটা বেলেগ গীত। মোক মানে মঞ্চতে কৈছে, খুৰা মই কি কৰিম, মই বোলো নাচি থাক, বৰ ধুনীয়া হৈছে, ভাল হৈছে, আৰু নাচা, এনেকৈ কৈ কৈ উৎসাহিত কৰি নাটকখন সম্পূৰ্ণ কৰিছিলোঁ। এই নাটকৰ মাজত বহুত ধৰণৰ কথা হৈ থাকে, এইবিলাক অভিনেতা অভিনেত্ৰীসকলে জানে।
1: আচলতে জ্যোতিপ্ৰসাদৰ যিখন ৰূপালীম, অতি সুন্দৰ নাট, আৰু ইয়াত ৰূপালীমৰ যিটো চৰিত্ৰ বা মণিমুগ্ধৰ যিটো চৰিত্ৰ, ঠিক একেধৰণে সমান্তৰালভাৱে ইতিভেন মায়াবৌ, এই যিজন ৰূপালীমৰ প্ৰেমিক, আচলতে গোটেই নাটখনেই বৰ অনিন্দ্য সুন্দৰ নাটক,
0: অনন্য সুন্দৰ নাটক।

0: সুন্দৰ নাটক এখন এতিয়াও প্ৰাসংগিকতা আছে, ৰূপালীম নাটক কৰিলোঁ। অৱশ্যে কাৰেঙৰ লিগিৰি, ৰূপালীম এইবিলাক নাটকৰ এতিয়া অলপ মঞ্চত অলপ বেলেগ ধৰণে সজাব লাগিব আজিৰ যুগৰ লগত প্ৰেক্ষাপটত, কিন্তু সুন্দৰ নাটক।
1: আপুনি কেইবাখনো একাংকিকা নাটকতো অভিনয় কৰিছে?
0: হয়, বহুতখিনি একাংকিকা নাটক,
1: পকেটমাৰ, অবাস্তৱ বাস্তৱ এনেধৰণৰ। ঠিক তেনেধৰণে আপুনি ও মোৰ আপোনাৰ দেশ,
0: হয়,
1: লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমাক আধাৰ কৰি লিখা নাটক,
0: হয়, পকেটমাৰ, অবাস্তৱ বাস্তৱ, এইখিনি মোৰ নিজা নাটক, মই নিজে লিখা নাটক, মই নিজে লিখা অভিনয় কৰা বা পৰিচালনা কৰা নাটক।
1: মই তাৰ মাজতে সুধি লৈছোঁ, আপোনাৰ নাটক কিমানখন আছে লিখা?
0: নাটকটো বহুত লিখিলোঁ, নাটকৰ কথাবিলাক নাট্যকাৰবিলাক, আমাৰ নিচিনা নাট্যকাৰবিলাক কি, আমি সময়ৰ হেৰিত দাবীত নাটক লিখোঁ, আৰু নাটকবিলাক ক'লৈ ক'ত যায়গৈ পিছত আৰু হাতে হাতে গুচি যায়, নাটকবিলাক নাথাকে। মোৰ হিচাপ কৰিলে এতিয়া 10-12 নাটক হ'ব, ইয়াৰ ভিতৰত শেহতীয়াকৈ মই এইবছৰ শিপাখন লিখিছিলোঁ, আৰু শিপাখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চস্থ হৈছিল ৰাজ্যিক একাংকিকা নাট প্ৰতিযোগিতাত। আৰু মই জনাবলৈ পাই সুখী হৈছোঁ যে এই নাটকখনত গোটেই অসমৰ পৰা অহা নাট্য দলসমূহৰ ভিতৰত আমি শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ আৱহ সংগীত, গোটেই প্ৰায় 7 বঁটা পাইছিলোঁ। আৰু সেইটো মোৰ জীৱনৰ চৰম সাৰ্থকতা বুলি মই ভাবোঁ। জীৱনৰ এই বিয়লি বেলাত শিপা নাটখনে মোক এটা নতুন পৰিস্থিতি দিলে।
1: আপুনি শ্ৰেষ্ঠ অভিনেতাৰ?
0: হয়, মই 2 এই শ্ৰেষ্ঠ অভিনেতা পাইছোঁ। অস্তৰ আগতো মই শ্ৰেষ্ঠ অভিনেতা পাইছোঁ ৰাজ্যিক প্ৰতিযোগিতাত, একাংকিকা নাট প্ৰতিযোগিতাত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2025 আৰু 2026 এইবাৰ শিপা নাটকতো মই শ্ৰেষ্ঠ অভিনেতা পাইছোঁ। মই সেইটো সঁচাকৈ এটা স্বীকৃতি বুলি ভাবোঁ যে অসম চৰকাৰৰ দ্বাৰা মই এটা স্বীকৃত হৈছোঁ যে মই মোৰ নাটক শ্ৰেষ্ঠতা অৰ্জন কৰিব পাৰে। আৰু বয়সৰ কথা নাই, 67 বয়সতো মই 2 শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰো পাব পাৰোঁ।
1: এই নাটখনৰ পৰিচালক কোন আছিল?
0: অস্তৰাগ নাটকৰ পৰিচালক আছিল অসমৰ এগৰাকী বিশিষ্ট পৰিচালক, অভিনেতা, নাট্যকাৰ মানিক আহমেদ। মানিক আহমেদে, তেখেতে আচলতে মোক যথেষ্ট উৎসাহিত কৰিছে শেষৰ পৰ্যায়ত। মই নাটক প্ৰায় বাদ দিয়া নিচিনা, মই অন্যান্য সামাজিক কামত আছিলোঁ, কিন্তু তেখেতে মোক যথেষ্ট উৎসাহিত কৰিছিল যে না না, তুমি নাটক লিখা, নাটকৰ সংখ্যা বহুত কম, নাটক লিখা, নাট পৰিচালনা কৰা, অভিনয় কৰিবই লাগিব। এতিয়াও প্ৰায়ে ফোন কৰি কয় নাটক লিখি আছানে, এতিয়া সদ্যহতে মোক এটা দায়িত্ব দিছে সুধাগত ভূপেন হাজৰিকাৰ ওপৰত এখন নাটক লিখিবৰ কাৰণে। ক'ব নোৱাৰোঁ মই সফল হ'ব পাৰিম নে নোৱাৰিম। আৰু ডাঙৰ কথা কি, মানিক আহমেদে আমাক NSDলৈকে লৈ গৈছে, নেশ্যনেল স্কুল অফ ড্ৰামা পৰ্যন্ত আমাক লৈ যোৱা মানুহজন মানিক আহমেদ।
1: মানিক আহমেদ আমাৰ আকাশবাণীৰ লগতো জড়িত, তেখেতৰ বহু নাটক আমাৰ আকাশবাণীত ইতিমধ্যে প্ৰচাৰ হৈ গৈছে।
0: হয়, মানিক আহমেদ ছাৰ নাট্য প্ৰাণ, নাটকৰ পৰা তেওঁক যদি আঁতৰাই দিয়া হয় মই ভাবোঁ যে তেখেতে জীয়াই নাথাকিব, এনেকুৱা এজন ব্যক্তি, নাট্য প্ৰাণ।
1: এই চেগতে আমি মানিক আহমেদৰ প্ৰতিও আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যে এইকাৰণেই যে তেখেতে নাটক বা নাট্যকাৰ সৃষ্টিত আজিও এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আপোনাৰ অস্তৰাগৰ অভিনয় মই চোৱাৰ সুযোগ পাইছোঁ। এই অস্তৰাগ যিখন নাটক, চাবলৈ গ'লে আমাৰ বিয়লি ৰং অনুষ্ঠানৰ লগত ইয়াৰ বৰ সুন্দৰ এটা সম্পৰ্ক আছে, কাৰণ অস্তৰাগতো দেখুওৱা হৈছে জীৱনৰ বিয়লি বেলাৰ কথা। আৰু আমি বিয়লি ৰং অনুষ্ঠানতো আমি সাধাৰণতে বিয়লি বেলাত উপনীত হোৱা বহু লেখক, বহু শিল্পী বা বহু এনেধৰণৰ কৃতবিদ্য পুৰুষৰ লগত আমি কথা পাতিছোঁ।
0: অস্তৰাগ হ'ল আমাৰ অতি শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইদেৱৰ অতি সফল উপন্যাস অস্তৰাগ। ইয়াৰ ওপৰত বহুতকেইজন নাট্যকাৰে নাট্যৰূপ দিছে অস্তৰাগ। শেহতীয়াকৈ আমি যিখন অস্তৰাগ কৰিছিলোঁ, এই অস্তৰাগখনৰ নাট্যৰূপ দিছিল ডাক্তৰ ৰিপুণ বৰপূজাৰীয়ে। তেখেতে বহুতকেইখন সফল নাটক লিখিছে। অস্তৰাগ নাটকখন মই এক কথাত ক'বলৈ গ'লে মোৰ জীৱনৰ মনত ৰাখিবলগীয়া এখন নাটকৰ ভিতৰত অস্তৰাগ এখন।
1: এই নাটকখনৰ আৰু কেইটামান খুব মৰ্মস্পৰ্শী সংলাপ আছে,
0: হয়,
1: তেনেকুৱা এটা সংলাপ আমাক শুনাব নেকি?
0: সুন্দৰ সংলাপ
1: আচলতে অভিনয় কৰি আমাক শুনাব।
0: আচ্ছা, মই চেষ্টা কৰিম। তেখেতৰ ডিমেন্সিয়াৰ এটা হেৰি, বুঢ়া বয়সত যেতিয়া মানুহে কথা পাহৰি যায়, তেখেত গাঁৱত থাকি ভাল পায়, গাঁৱৰ পৰিৱেশত, ল'ৰাই চহৰলৈ লৈ যাব বিচাৰিছিল আৰু লৈ যায়, শেষত তেওঁ চহৰৰ লগত এডজাষ্ট হ'ব নোৱাৰিলে,

0: কালিৰাম পণ্ডিতেও দেউতাকক মানে গাঁৱৰ পৰা যাবৰ কাৰণে অনুৰোধ কৰে যে আপুনি যাওক, ইয়াত কি কৰিব, ইয়াত থাকি পেলাই ইয়াত গাঁৱলীয়া পৰিষদ, তাত থাকক, ল'ৰা আছে, নাতি আছে, বোৱাৰী আছে, সকলোৱে চাব, আপুনি তালৈ গৈ নাতিৰ মৰম পাব, বোৱাৰী মৰম পাব। তেতিয়া দেউতাকে কয়, তোমাৰ কথা বেলেগ, তুমি হ'লা পুণ্যাত্মা, যি বিচাৰিছা তাকেই পাইছা, তুমি মৰিলেও এই গাঁৱৰ চিনাকি মাটিৰ গুণ দেহ মনজুৰ কৰা মলয়াবাহ আৰু সেই কুলি কেতেকীৰ মধুৰ গীতৰ মাজতেই তোমাৰ অৱসান হ'ব। তুমি মোৰ লগত নিজকে তুলনা নকৰিবা।
1: তেওঁ গাঁৱলৈ আহিবৰ কাৰণে যে তেওঁৰ ল'ৰাক
0: হয়
1: খুব খাটনি ধৰিছিল চহৰত থকাৰ পিছত,
0: হয়
1: যিটো তেওঁৰ শেষ সংলাপ, বুকুত খুন্দা মাৰি ধৰা এটা সংলাপ,
0: হয় হয়, তেওঁ যাবৰ কাৰণে খুব চেষ্টা কৰে, শেষ অৱস্থাত তেওঁ মৃত্যু হয়, আৰু তাতে মৃত্যু হয় আচলতে। নহয় নহয় বোৱাৰী, এ তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰাচোন, ইয়াত মোৰ একোকেই ভাল নলগা হৈ আহিছে, মোৰতো জীৱনটো শেষ হ'বলৈ আৰু কেইটা দিন আছে, যিকেইটা দিন বাছি থাকোঁ মই গাঁৱৰ ঘৰতে থাকিবলৈ দিয়াচোন, মই গাঁৱৰ ঘৰতে থাকিব বিচাৰোঁ। অদুল দুলৌ, সেই ঘৰৰ আগৰ যে সেই নাহৰ জুপি ফুলিছেনে পাৰোঁ, তাত থকা সেই ডাঙৰ খুৰুংটোত এজনী এই বুঢ়ী ফেঁচা আছে, তাই মই যোৱালৈ বাট চাই আছে, চিঞৰি আছে।
1: আচলতে আমাৰো এতিয়া চকুলো অলপ সিক্ত হৈ আহিছে, কাৰণ অস্তৰাগ এনেকুৱা এখন নাটক যে য'ত আমি দেখিছোঁ যে আচলতে গ্ৰাম্য জীৱনধাৰা আৰু নগৰীয়া জীৱনধাৰা দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। গ্ৰাম্য জীৱনত যিটো সৰলতা, বা এতিয়াও ইজনে সিজনৰ লগত যিটো এটা সুন্দৰ সম্পৰ্ক, গাঁৱত বুঢ়া মানুহ এজন চোতালত বহি থাকিলেও ইজন সিজন আহি কথা বতৰা পাতে, এজন সংগী বিচাৰি পায়, কিন্তু চহৰত সেই পৰিৱেশটো নাই। বিশেষকৈ মহানগৰ যিবোৰ আমাৰ আৱাসিক এলেকা, য'ত এটা বা দুটা বন্ধ কোঠাৰ ভিতৰত মানুহৰ জীৱন চলি থাকে, তাত আচলতে গাঁৱত থকা বুঢ়া মানুহবিলাকে তাত থাকিব নোৱাৰে, অত্যন্ত অকলশৰীয়া হৈ পৰে, নিঃসংগ হৈ পৰে। আৰু এই নাটকখনত আমি দেখিছোঁ যে নতুন প্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ মাজত যিটো ব্যৱধান, নতুন প্ৰজন্মৰ চিন্তাধাৰা বেলেগ, পুৰণি প্ৰজন্মৰ চিন্তাধাৰা বেলেগ। পুৰণি প্ৰজন্মই নামঘৰৰ দবা কাহ শুনিলেই তেওঁলোক আনন্দিত হয়, বা চুবুৰীয়া ভকত দুজনৰ সৈতে কথা পাতিলেও তেওঁলোক যথেষ্ট আনন্দিত হয়, কিন্তু নগৰ মহানগৰ এইবোৰত সেই পৰিৱেশটো নাই। আৰু সেই কথাবিলাকেই আচলতে তাত দেখুৱাব খোজা হৈছে, যে যিটো কালিৰাম পণ্ডিতৰ কথা, আপুনি যিটো পণ্ডিতৰ কথা ক'লে, যে পণ্ডিত গাঁওখনত আছে, তেওঁ ল'ৰা বোৱাৰী নাতি নাতিনীৰ মাজত আছে, আৰু তেওঁ চহৰত গৈ যেতিয়া অকলশৰীয়া জীৱন যাপন কৰিছিল, সিয়ে তেওঁৰ মানসিক কষ্টটো দুগুণে বঢ়াই তুলিছিল। এই কথাবোৰ আছে, আৰু হোমেন বৰগোহাঁই কৈছে যে আজিকালি মানুহে বুঢ়া হ'বলৈ ভয় কৰা হৈছে, কাৰণ বহুতৰ কাৰণে বুঢ়া বয়সটো অৱহেলাৰ সময়, বহুতে যিধৰণে শ্ৰদ্ধা কৰিব লাগে, যিধৰণে সেৱা শুশ্ৰূষা কৰিব লাগে সেইধৰণে নকৰে, বা বুঢ়া মানুহবোৰ লাহে লাহে অকলশৰীয়া হৈ পৰে, নিঃসংগ হৈ পৰে। এই গোটেই কথাবোৰ অস্তৰাগত আছে।
0: নিশ্চয় আপুনি বৰ ভাল কথা কৈছে, মানুহৰ যিটো আত্মিক সম্পৰ্ক, পৰিয়ালৰ সংজ্ঞা ছুটি অহাৰ লগে লগেই আত্মিক

0: সম্পৰ্কবিলাকো হেৰাই যাব ধৰিছে। আপুনি কৈছে গাঁৱৰ মানুহ চহৰলৈ, চহৰত থাকিবলৈ অসুবিধা পায় বা তেওঁলোকে যাব নিবিচাৰে,
1: মানে বয়সস্থ মানুহ,
0: বয়সস্থ মানুহ। অন্যহাতেদি আপুনি চাওক, এনেকুৱাও বহুত কাহিনী আছে, মোৰ শিপা নাটকখনে মই সেইটো কাহিনীয়ে দেখুৱাইছোঁ, যে গাঁৱত থকা পৰিয়াললৈ যদি চহৰৰ ধনী মানুহৰ ছোৱালী এজনী বোৱাৰী কৰি অনা হয়, তেতিয়াহ'লে সেই ছোৱালীজনীয়ে যোৱাৰ প্ৰথম চেষ্টা কৰে যে এই ঘৰখনৰ পৰা নিজৰ স্বামীক কেনেকৈ আঁতৰাই চহৰৰ মুখী হ'ব পাৰোঁ। এই এনেকুৱা এটা সংঘাতক লৈয়ে মোৰ শিপা নাটকখনত, শিপা নাটকখনত আপুনি চাব, সেই শহুৰেক শাহুৱেকৰ লগতেই বোৱাৰীয়েকৰ এই সংঘাতটো, বোৱাৰীকে ইয়াত থাকি ভাল নাপায় গাঁৱত। তেতিয়া যেতিয়া শহুৰেকক অত্যাচাৰ কৰে বোৱাৰীকে, তেতিয়া শহুৰেকে কোৱা এষাৰ কথা মই ক'ব বিচাৰোঁ, যদি আপুনি অনুমতি দিয়ে।
1: কওক।
0: বোৱাৰীকে স্বামীক ৰুমৰ ভিতৰত শিকাই বুজাই পঠিয়াই দিয়ে শহুৰেকক, ক'বলৈ যে আমি ইয়াৰ পৰা যামগৈ, ইয়াত নাথাকোঁ। একা চেকা বুঢ়া বৰবায়ন, তেখেতে এষাৰ কথা কয়। শুনা বোৱাৰী, গছ বুঢ়া হ'লে ফল দিব নোৱাৰিলেও ছাঁ দিয়ে, আৰু মানুহ বুঢ়া হ'লে ধন টকা পইচা আৰ্জি দিব নোৱাৰিলেও সংস্কাৰ দিয়ে। এই সংস্কাৰবোৰেই হৈছে মানুহ হোৱাৰ পৰিচয়। তুমি যে তাক অথনিৰে পৰা কোঠাত সোমোৱাই লৈ যিকেইটা কথা শিকাই বুজাই মোক ক'বলৈ পঠাইছা, সি যে পোনে পোনে আহি বাপেকক কথাকেইটা ক'ব পৰা নাই, সেয়াই হৈছে সৰুৰে পৰা এইখন ঘৰে তাক দিয়া সংস্কাৰ। নাজানো তোমাৰ ঘৰখনে তোমাক কিয় এই সংস্কাৰ দিব নোৱাৰিলে।
1: আচলতে এইবোৰ আধুনিক জীৱনৰ একো একোটা যন্ত্ৰণা, আৰু এনে যন্ত্ৰণা বহুতৰ জীৱনত আছে, আৰু এই কথাবিলাকেই আচলতে আমাৰ জীৱনবিলাক কেতিয়াবা দুৰ্বিষহ কৰি তোলে, আৰু আমি সেইকাৰণেই আচলতে কেতিয়াবা হাঁহো বুলি হাঁহিব নোৱাৰোঁ, আৰু সেইকাৰণে মাজে মাজে এটা শংকাই আমাক খেদি ফুৰে। আচলতে আপুনি হোজাইৰ কথা কৈছিল, হোজাইত নাটক কৰাৰ কথা কৈছিল, হোজাই আপোনাৰ বাসস্থান,
0: জন্মস্থান,
1: আপোনাৰ জন্মস্থানো হোজাইত আপুনি জন্মগ্ৰহণ কৰিছিল। হোজাইৰ কোন ঠাইত আপোনাৰ জন্ম?
0: হোজাই চহৰত বিষ্ণুপল্লী বুলি, সৰুৰে পৰাই হোজাইতেই ডাঙৰ হৈছোঁ। কেৱল কলেজীয়া জীৱন মোৰ আৰু চাকৰি জীৱনৰ কিছুদিন মই বাহিৰত আছিলোঁ।
1: কৰ্মজীৱন আপুনি কেনেদৰে কটালে?
0: মই অসম চৰকাৰৰ জলসিঞ্চন বিভাগত চাকৰি কৰিছিলোঁ, আৰু 2019 চনৰ 31 জানুৱাৰীত মই চৰকাৰী কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছত অৱশ্যে মই এখন ব্যক্তিগত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, অসমীয়া মাধ্যমৰ বিদ্যালয়ত 3 বছৰ কাল অধ্যক্ষতা কৰিছিলোঁ। বৰ্তমান মই অৱসৰী জীৱনেই পাৰ কৰি আছোঁ আৰু নাটকৰ লগত জড়িত হৈ আছোঁ।
1: আপুনি জাতীয় বিদ্যালয় হোজাইৰ কথা কৈছে,
0: হয়,
1: আপুনি অসম সাহিত্য সভাৰো এগৰাকী বিষয়ববীয়া আছিল,
0: হয় হয়। চাওক, মোৰ জীৱনটো মই কৈছোঁ, মোৰ হোজাইত মোৰ জন্ম, হোজাইৰ পৰিৱেশ পৰিস্থিতি কথা, হোজাইৰ জনগাঁথনিৰ কথা আপোনাক নতুনকৈ ক'বলগীয়া কথা নাই। সৰুৰে পৰাই মই দেখা পাইছিলোঁ, আৰু সৰুৰে পৰাই মোৰ এটা জাতীয়তাবাদী মন গঢ় লৈ উঠিছিল। হাইস্কুলত পঢ়া দিনৰ পৰাই মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ, ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ। হোজাইত অনিল বৰা শ্বহীদ হৈছিল আমাৰ চকুৰ সন্মুখত।
1: আপুনি অনিল বৰা শ্বহীদ হোৱাৰ সময়ত আপুনি আছিলে?
0: হয়, আমি আছিলোঁ, মই প্ৰায় লগতেই আছিলোঁ, অকণমান অগা পিছা হৈ আছিলোঁ। অনিল দা আমাৰ জ্যেষ্ঠ আমাৰ নেতা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ। আমাৰ আমি অনিল দা উঠ বুলি ক'লে উঠিছিলোঁ, বহ বুলি ক'লে বহিছিলোঁ তেওঁ নগাঁও কলেজত, আৰু আমি তেতিয়া হাইস্কুলীয়া অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ।
1: সেইটো এটা বৰ কৰুণ অধ্যায়, আমি বৰ কম বয়সতে তেখেতক হেৰুৱালোঁ। সেই কথাবোৰ পাতি আমি মনটো বিষাদগ্ৰস্ত কৰিব খোজা নাই। আপুনি সাহিত্যসভাৰ এগৰাকী বিষয়ববীয়া, আপুনি নগাঁও জিলা সাহিত্যসভাৰ সম্পাদক আছিল, হোজাই জিলা সাহিত্যসভাৰ সম্পাদক আছিল, আৰু আপোনাৰ নেতৃত্বতে হোজাইত অসম সাহিত্যসভাৰ 3য় বিশেষ বাৰ্ষিক অধিৱেশন হৈছিল, আপুনি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক আছিল। গতিকে এই যিটো যাত্রা বা ঠিক তেনেধৰণে আপুনি কৰ্মচাৰী পৰিষদৰ লগতো আপুনি সক্ৰিয়ভাৱে জড়িত আছিল, সুদ অসম কৰ্মচাৰী পৰিষদৰ আপুনি বিভিন্ন বিষয় বাবদ আপুনি নিজৰ নিজৰ দায়িত্ব পালন কৰিছিল, বা আজিৰ তাৰিখত আপুনি জ্যেষ্ঠ নাগৰিক সন্মিলনৰো আপুনি সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ হোজাই জিলাৰ, এই যিটো সামাজিক জীৱনৰ যাত্ৰা আপুনি সেই বিষয়ে অকণমান কওকচোন।
0: চাওক, মই আগতেই কৈছোঁ, মোক 14 বছৰ বয়সৰ পৰা এটা জাতীয়তাবাদী মনোভাৱবোৰ মনত পুহি ৰাখিছিলোঁ আৰু তেজতেই জাতীয়তাবাদ সোমাই পৰিছিল। এটা প্ৰতিকূল পৰিস্থিতিয়ে আমাক বাধ্য কৰিছিল জাতীয়তাবাদ, আৰু সেইকাৰণে আমি অসমৰ জাতীয় মহাসভা, অসম সাহিত্য সভাৰ লগত জড়িত হৈছিলোঁ 1980 চনৰ পৰা। 1981 চনত তিনিচুকীয়া অধিৱেশনত প্ৰথম মই প্ৰতিনিধিত্ব কৰিছিলোঁ। তেতিয়াৰ পৰাই অসম সাহিত্য সভাৰ এগৰাকী তৃণমূল কৰ্মী হিচাপে আছোঁ। 1980 চনত অসম আন্দোলনৰ প্ৰেক্ষাপটত সদৌ অসম কৰ্মচাৰী পৰিষদৰ জন্ম হৈছিল, আৰু জন্ম লগ্নৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদত আমি জড়িত হৈ আছিলোঁ, আৰু 2019 চনলৈকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত জড়িত হৈ আছিলোঁ। আৰু অসম সাহিত্য সভা অসমীয়া জাতীয়তাবাদক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি অৰিহণা, সতাই গছক গৰকা এই জাতীয় মহাসভাখনত তৃণমূল পৰ্যায়ৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে কাম কৰি থাকিবলৈ পাই মই মোৰ জীৱন ধন্য হোৱা বুলি ভাবোঁ। হোজাইৰ নিচিনা অঞ্চলত অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰি ৰাখিব পৰাটো আমাৰ জীৱনৰ এটা বিশেষ কৃতিত্ব বুলি আমি গণ্য কৰোঁ।
1: আপোনাৰ সাহিত্য সভাত এটা 40 বছৰমানৰ এটা যাত্ৰা আছে। আপুনি সদৌ অসম আমোলা সন্থাৰো ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, ঠিক একেধৰণে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰো আপুনি এগৰাকী অন্যতম সদস্য বা বিষয়ববীয়া, ঠিক তেনেধৰণে এটা উল্লেখযোগ্য আমাৰ অনুষ্ঠান হোমেন বৰগোহাঁইদেৱৰ দ্বাৰা সৃষ্ট কৰুণাধাৰা, এইটো মানৱ কল্যাণমূলক অনুষ্ঠান, সেই কৰুণাধাৰাৰ লগতো আপুনি জড়িত হৈ আছিল। ঠিক তেনেধৰণে অন্যান্য বহু দায়িত্ব আপুনি পালন কৰিছে। আমি সেই গোটেই কথাবোৰ পাতি থাকিবলৈ গ'লে আচলতে আমাৰ সময় নহ'ব। আমি আপোনাৰ সাহিত্যকৰ্মৰ বিষয়ে আমি আহিব খুজিছোঁ, আপোনাৰ সাহিত্যকৰ্ম।
0: চাওক, মই এগৰাকী সাহিত্য কৰ্মী হিচাপে পৰিচয় লাভ কৰোঁ। বিশেষকৈ মই নাটকৰ কথা ক'লে বেছি ভাল পাওঁ নাটক, কিন্তু সাহিত্যৰ সভাৰ লগত যেতিয়াৰ পৰা জড়িত হৈছোঁ তেতিয়াৰ পৰা মই সাহিত্য চৰ্চা কৰিবৰ কাৰণে বা সাহিত্য সেৱা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। ইতিমধ্যে মই 2খনমান কিতাপো ছপা হৈছে মোৰ। মই বিশেষকৈ প্ৰান্তিকত নিয়মীয়াকৈ লিখা মেলা কৰোঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ ঐতিহ্য, অসমৰ ইতিহাস, অসমীয়া জাতিৰ যিটো সাংস্কৃতিক লোককলা সংস্কৃতি, এই সম্পৰ্কত অধ্যয়ন কৰিবলৈ ভাল পাওঁ। অধ্যয়ন কৰি কিবা এটা লিখিবলৈ পালে ভাল পাওঁ।
1: আপুনি তাত প্ৰবন্ধ লিখে?
0: হয়,
1: প্ৰবন্ধ,
0: বিশেষভাৱে মই প্ৰবন্ধ লিখোঁ।
1: দৈনিক বাতৰি কাকতসমূহতো আপোনাৰ প্ৰবন্ধ আছে?
0: দৈনিক বাতৰি কাকতত মই কেইবাখনো, মোৰ গল্পও ওলাইছে, কিন্তু মই বিশেষকৈ প্ৰবন্ধ লিখি ভাল পাওঁ।
1: অসমৰ ঐতিহ্য চেতনাৰ জনকৃষ্টি, এইখন এখন প্ৰবন্ধ সংকলন আছিল আপোনাৰ,
0: হয়,
1: হোজাই সাহিত্য সভাই প্ৰকাশ কৰিছে এই
0: গ্ৰন্থখন।
1: ঠিক তেনেধৰণে আপুনি কৰ্মযোগ সম্পাদনা কৰিছে, মধুবৃন্দাবন সম্পাদনা কৰিছে, গতিকে আপুনি সাহিত্য কৰ্মৰ লগতো আপুনি জড়িত হৈ আছে। এতিয়া অৱসৰ লোৱা আপোনাৰ 9 বছৰ হ'ল, এই 9টা বছৰত আপুনি কি ধৰণে সময়বোৰ অতিবাহিত কৰি আছে?
0: নাই, মোৰ অৱসৰী, মই অৱসৰী জীৱন জীৱন যাপনেই কৰিব পৰা নাই। মই মোৰ চাৰ্জটো গতাই দি গাড়ীত উঠিছোঁ ৰহালে অসম সাহিত্য সভা অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ, প্ৰতিনিধিত্ব কৰিবলৈ। তেতিয়া মই কাৰ্যনিৰ্বাহকতো আছিলোঁ। গতিকে অৱসৰৰ দিনাখনৰ পৰা আজিৰ তাৰিখলৈকে মোৰ এটা দিন এনেকুৱা যোৱা নাই যে যিটো দিন মই মোৰ নিজকে কিবা অৱসৰী জীৱনত জীৱন যাপন কৰিছোঁ বুলি ভাবিব পাৰোঁ। মই প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা অনুষ্ঠানৰ লগত জড়িত থাকি বা কিবা এটা কাম কৰি থাকিবলৈ ভাল পাওঁ। বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত, বিশেষকৈ অসমীয়া জাতিটোক ৰাজহাড় চিধা কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হোজাইৰ নিচিনা অঞ্চলত কৰিবলগীয়া বহুত কাম আছে, আৰু ক'ব নোৱাৰোঁ মোৰ জীৱনত কি কৰিব পাৰিম, কিন্তু মই ভাবিছোঁ কোনোবাই আৰম্ভ কৰিব লাগিব। আমি চাকৰিৰ মাজে মাজেও এইবিলাক অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ, আৰু জীয়াই থকালৈকে যিটো উদ্দেশ্য আৰু লক্ষ্যত ধাৱমান হৈ থাকিবলৈ পালে ভাল পাম।
1: তাৰমানে আপুনি অৱসৰৰ পিছত ঘৰত আপুনি কর্মহীন জীবন

0: জীৱনক আঁকোৱালি লৈ পেলাই সমাগত মৃত্যুৰ কাৰণে অপেক্ষা কৰাটো মই এটা চৰম মূৰ্খামী বুলি ভাবোঁ। তাতকৈ 60 বছৰত জীৱনটো উদযাপন কৰিবৰ কাৰণে আঁচনি প্ৰস্তুত কৰিব লাগে, কাৰণ তেতিয়া আপুনি মুক্ত বিহংগৰ দৰে কাম কৰিব পাৰে, আপোনাৰ কাৰোফালৰ পৰা হেঁচা নাথাকে। গতিকে মই ভাবোঁ যে এইটো এটা উপযুক্ত সময় 60 বছৰৰ পৰা আমৃত্যু পৰ্যন্ত দহৰ উপকাৰৰ কাৰণে, দেশ আৰু জাতিৰ মংগলৰ কাৰণে, সমাজখনৰ কিবা এটা হোৱাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ কামবিলাক হ'লেও কৰি যাব লাগে।
1: আপোনাৰ এই চিন্তাধাৰা আছে কাৰণে বা আপোনাৰ এই কৰ্মব্যস্ততা আছে কাৰণে বা আপুনি ঘৰত বহি নাথাকি যে নাটক লিখি আছে, নাটকত অভিনয় কৰি আছে বা সামাজিক ক্ষেত্ৰত আপুনি বিভিন্ন কামৰ সৈতে নিজকে জড়িত কৰি আছে, সেইকাৰণে চাগে আপুনি এতিয়াও 50 বছৰীয়া ডেকা এটাৰ দৰে হৈ আছে।
0: ধন্যবাদ, এষাৰ কথা আপুনি প্ৰায়ে কয় মোক, মই প্ৰেৰণা পাওঁ।
1: নাই, এতিয়াও আচলতে আপোনাক অৱসৰ লোৱা 9 বছৰ হ'ল তেনেকৈ কোনো ক'ব নোৱাৰিব আচলতে। কিন্তু তাৰ বিপৰীতে আমি এনেকুৱা কিছুমান মানুহ দেখিছোঁ যে অৱসৰ লোৱাৰ 2 বছৰ বা 4 বছৰ পিছতে বুঢ়া হৈ যায়, ঘৰত লাহে লাহে নিসংগ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে, চাৰিওফালৰ পৰা বেমাৰবোৰে আহি সাৱটি ধৰে। কিন্তু আপোনাৰ কথা কোৱাৰ ভংগী বা সংলাপ উত্থাপনৰ আপোনাৰ যিটো এতিয়াও আপোনাৰ যিটো আমি শক্তিমান হৈ থকা, যিটো জীৱন্ত হৈ থকা ছবিখন আমি দেখা পাইছোঁ, আপুনি এতিয়াও দুৰ্দান্ত তৰুণ হৈ আছে। গতিকে আপুনি আমাৰ যিসকলে অৱসৰ ল'লে বা যিসকলে এতিয়া বিয়লিৰ ফালে গৈ আছে সেইসকলক আপুনি কি ক'ব?
0: মই এইটোৱে ক'লোঁ যে তেওঁলোকে যদিহে বহি গ'ল, তেওঁ যদি ভাবে যে মোৰ এতিয়া কাম শেষ, মই ঘৰতে
1: জিৰণি ল'ম,
0: তেতিয়াহ'লে তেওঁ মৃত্যুক আঁকোৱালি লোৱা আৰু তেওঁ ৰোগক আমন্ত্ৰণ কৰাৰ বাহিৰে অন্য একো নহয়। যদি তেওঁ নিত্য নতুনভাৱে সদায় সমাজখনৰ সৈতে জড়িত হৈ থাকি কিবা নহয় কিবা এটা তেওঁৰ ক্ৰিয়েটিভ কিবা এটা কৰি থাকে, সেই নাটকেই হওক, সংগীতেই হওক, যিয়ে নহওক, আজি কৰুণাধাৰাৰ জৰিয়তে আমি নিঃস্ব ৰোগীয়া শাৰীৰিকভাৱে অক্ষম লোকসকলক যেতিয়া আমি কিবা এটা সহায় কৰোঁগৈ, তেওঁক ওচৰত খবৰ ল'বলৈ যাওঁ, সেইটো আমাৰ আয়ুস অন্ততঃ 10 বছৰ বঢ়াই দিয়ে। মই ভাবোঁ যে কামত যেতিয়ালৈকে আমি লাগি থাকিব পাৰিম তেতিয়ালৈকে আমাৰ ওচৰত আমাক ডাক্তৰৰ প্ৰয়োজন নহ'ব।
1: আপোনাকো নিশ্চয় এতিয়া ডাক্তৰৰ খুব কমকৈ প্ৰয়োজন হয়, আপোনাৰ সুন্দৰ চেহেৰাটোৰ পৰা আমি অনুমান কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বিয়লি বেলাত উপনীত হোৱা সকলোৱে, বিশেষকৈ অৱসৰ লোৱা সকলোৱে নিশ্চয় এটা সুন্দৰ পৰামৰ্শ পাব যে অৱসৰ পিছত মানুহে বা 60 বছৰৰ পিছতো মানুহে জীৱনটো উদযাপন কৰিব লাগে। আৰু আচলতে কৰ্মজীৱনত বহুত হেঁচা থাকে, বহুত চাপ থাকে, আৰু 60 বছৰ যেতিয়া হৈ গ'ল বা লাহে লাহে মানুহ যেতিয়া বিয়লিৰ ফালে যায় গৈ থাকে, তেতিয়া আচলতে প্ৰত্যেকটো দিনেই মানুহে উদযাপন কৰিব লাগে। গতিকে আমি নিশ্চয় আজিৰ এই আলোচনাৰ পৰা এই কথাষাৰ আমি শিকিলোঁ যে প্ৰতিটো মুহূৰ্ত আমি উদযাপন কৰিম, হাঁহিৰে উদযাপন কৰিম, ইতিবাচক চিন্তাৰে উদযাপন কৰিম, আৰু আগতে আহৰি পোৱা নাছিলোঁ এতিয়া আহৰি পাইছোঁ, এতিয়া আমি সমাজক অলপ সময় দিম, জাতীয় জীৱনক আমি অলপ সময় দিম, আৰু কি ধৰণে আমি সমাজখনক বা জাতিটোক আমি আগবঢ়াই নিব পাৰোঁ বা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সক্ৰিয় কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চয় আমি আগবাঢ়ি যাম, এইখিনি কথাই নহয় জানো?
0: এইখিনি কথা, আৰু মই ভাবোঁ যে এইখিনি কথা আপোনাৰো কথা, আপোনাৰ নিজৰো কথা, কাৰণ আপোনাকো মই লক্ষ্য কৰিছোঁ, আজি বহুত বছৰৰ পৰা মই আপোনাৰ লগত কাম কৰিছোঁ। আপুনি অসম সাহিত্য সভাৰ হৈ যিখিনি কাম কৰিছে, যিখিনি আপুনি নেতৃত্ব প্ৰদান কৰিছে, সেই কথা অসমৰ ৰাইজে মনত ৰাখিছে, আৰু আজিৰ তাৰিখত আপুনি অধ্যাপনা কৰিছে, অসম সাহিত্য সভা দিনে ৰাতি অসমখন ঘূৰি কাম কৰি আছে, নগাঁও ৰেডিঅ' চেণ্টাৰত আজি মোৰ সাক্ষাৎকাৰ লৈছে, গতিকে আপোনাৰ পৰাও শিকিবলগীয়া বহুতখিনি কথা আছে। আপোনাক আজিৰ তাৰিখত আপুনি মোক ইয়ালৈ মাতি আনি যিখিনি কথা মোক সুধিলে, তাৰ পৰা মই ভাবোঁ যে মোকো আপুনি দীৰ্ঘজীৱী হোৱাৰ এটা নতুন প্ৰেৰণা দিলে। আজিৰ তাৰিখত মই এইখিনি কথা আপোনাক ক'বলৈ পোৱা মানে মোৰ এনেকুৱা লাগিছে যে মই জীৱনত যিখিনি কৰিছোঁ তাৰ আজি যেন মই এটা চূড়ান্ত পদুম ৰাজখোৱা ডাঙৰীয়া মোক এটা স্বীকৃতি প্ৰদান কৰিলে। ধন্যবাদ,
1: বহুত ধন্যবাদ। আমি বহুখিনি সময় কথা পাতিলোঁ, আচলতে আমি কথা পাতি সময়ৰ কথা পাহৰি গৈছোঁ, আমাৰ আচলতে সময় শেষেই হৈ গৈছে, আমাৰ বহুত কথা পাতিবলগীয়া থাকি গ'ল। আপোনাৰ সৈতে কথা পাতি আমি ইমান আনন্দ পাইছোঁ, মই আচলতে মাজতে এটা গীত শুনিম বুলিও ভাবিছিলোঁ কিন্তু সেইটো পৰিৱেশ আৰু নহ'ল। কিন্তু আমি একেবাৰে শেষত আপোনাৰ পৰা এটা

0: এটা সামৰণি সংলাপ আমি শুনিব খুজিম।
1: মোৰ নিজৰ নাটক শিপাৰ বৰবায়নো এটা সংলাপ ক'ব বিচাৰিছোঁ। মোৰ সংলাপটো কৈও ভাল লাগে। হেৰা, শুনিবলৈ আৰু কি আছে হে? যিখন গাঁৱত জন্মৰ পৰা বুঢ়া হ'লোঁ, যিখন গাঁৱৰ স্কুলত জীৱনৰ সৰহ সময়খিনি মাষ্টৰী কৰি শয়ে শয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই মানুহ কৰিলোঁ, যিখন স্কুলত পঢ়ি তোমাৰ ল'ৰা আজি ইঞ্জিনিয়াৰ হ'ল, সেইখন গাঁও এতিয়া ইহঁতৰ বাবে এলান্ধুকলীয়া হ'ল, আৰু সেইখন স্কুল এতিয়া মোৰ নাতি দুটাৰ বাবে এলাগি হ'ল।
0: অতি সুন্দৰ, আমি আপোনাক ধন্যবাদ জনাইছোঁ। আজি আকাশবাণীৰ বিয়লি ৰং অনুষ্ঠানলৈ আপুনি অতিথি হিচাপে আহিল, আৰু মই আশা কৰিছোঁ যে আমাৰ শ্ৰোতাসকলেও আজিৰ অনুষ্ঠানটো বেছ উপভোগ কৰিব। আমি আপোনাক ধন্যবাদ জনাইছোঁ আকাশবাণীৰ তৰফৰ পৰা। আপুনি এনেধৰণেই সুন্দৰ সুঠাম স্বাস্থ্যৰ সৈতে আপুনি সামাজিক কামবোৰৰ সৈতে জড়িত হৈ থাকক, আৰু আন 10জনকো আপুনি অনুপ্ৰাণিত কৰক। আপোনাৰ কুশল মংগল প্ৰাৰ্থনা কৰি আমি আজি অনুষ্ঠানটো সামৰিব খুজিছোঁ। ধন্যবাদৰ সৈতে আপোনালৈ নমস্কাৰ।
1: ধন্যবাদ, নমস্কাৰ।
0: এয়া আছিল অনুপ কুমাৰ বৰঠাকুৰ, জন্ম 1959, এতিয়া বাস কৰে হোজাইৰ জ্যোতিনগৰৰ জয়ন্তী নামৰ ঘৰটোত। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। সামাজিক জীৱনত তেখেতে খুব সুন্দৰভাৱে নিজকে সদা ব্যস্ত কৰি ৰাখিছে আজি পৰ্যন্ত। আৰু বিশেষভাৱে তেখেতৰ আনটো মূল পৰিচয় যে তেখেতে এগৰাকী নাট্যকাৰ আৰু অভিনেতা। মই পদুম ৰাজখোৱাই সকলোকে আজিৰ অনুষ্ঠানটো শুনি থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি সামৰণি মাৰিছোঁ আজিৰ বিয়লি ৰং। নমস্কাৰ। বিয়লি ৰং অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পদুম ৰাজখোৱায়।

শ্ৰোতাই ইমানপৰে বিয়লিৰ ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ নিবেদন কৰিছোঁ, শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠান আজি অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়াইছোঁ ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন ৰাগ সৰসংগীত।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুণ্ডুত, কপিল দেৱ, ষ্টেনজিছ কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণি কৰৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰূপামণি গড়ে 2020 চনত ভাৰত তিব্বতীয় সীমান্ত বাহিনীত জোৱান হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰজীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে সহস্ৰাধিক পৰিয়ালক বিশুদ্ধ খোৱাপানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। উৎকোচলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকসকলে যোৱা 3 দিন ধৰি চলোৱা অভিযানত 1.66 কোটি অধিক নগদ ধন জব্দ কৰিছে। অভিযুক্ত দাসৰ বেলতলাৰ বাসগৃহৰ পৰা 48,38,150 টকা জব্দ কৰাৰ পাছত কালি অভিযুক্ত বিষয়াগৰাকীৰ নামত থকা আন এটা ফ্লেটত আৰক্ষীয়ে পুৱতি নিশা পৰ্যন্ত অভিযান চলাই 1,18,30,000 টকা জব্দ কৰে। ইপিনে সঞ্চালকালয়ৰ অনুসন্ধানত অভিযুক্ত দাসৰ বহু সা সম্পত্তি থকাৰ তথ্য উদ্ধাৰ হৈছে। এই সন্দৰ্ভত দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকালয়ৰ উপ মহাপৰিদৰ্শক বেদান্ত মাধৱ ৰাজকোৱে কয় যে অভিযুক্ত দাসৰ ৰহাত 1 বিঘা, ফুজাইত 4 কঠা 1 গৰা লেচা, গুৱাহাটীত 2টা ফ্লেট, গুৱাহাটীতে 1টা স্থানত 1 কঠা 67 লেচা আৰু আন এটা স্থানত 1 কঠা 10 লেচা ভূমি আছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূমি সম্পত্তিৰ নথি পত্ৰ জব্দ কৰা হৈছে। ইপিনে লাচিত কুমাৰ দাসৰ ৰুক্মিণী গাঁৱৰ ACS কলনীৰ এপাৰ্টমেণ্টত সঞ্চালকালয়ে আজি পুনৰ অভিযান চলায়। এই অভিযানত অভিযুক্ত বিষয়াগৰাকীৰ অনুজ্ঞাপত্ৰ থকা পিষ্টল, কেইবাখনো বেংকৰ পাছবুক, বহু ভূমিকৰ নথি পত্ৰ জব্দ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰহিলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰে বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাকৰিগুৰিস্থিত সশস্ত্ৰ সীমাবলৰ 54 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত আজি বাহিনীটোৰ 14th প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ DIG হেমেন বসন্ত কুমাৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাৰ পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঘণ্টীৰ চন্দ্ৰ ডেকাৰ আজি বাৰ্ধক্যজনিত কাৰণত তেওঁৰ কাইকীয়াপাৰৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। তেওঁ পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি 2009 চনত অৱসৰ গ্ৰহণ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে পঞ্জাৱ কিংছক জয়ৰ বাবে 197 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 196 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ পণ্ডিত পান্নালাল ঘোষে পৰিৱেশন কৰা বাঁহীবাদন ৰাগ বসন্ত।

পণ্ডিত পান্নালাল ঘোষে পৰিৱেশন কৰা বাঁহীবাদন শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ বাসৱৰাজ ৰাজগুৰুৱে পৰিৱেশন কৰা খেয়াল ৰাগ শ্যাম কল্যাণ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই আমাৰ আজিৰ অনুষ্ঠানৰো ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে হাদিউজ জামানে আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে প্ৰদীপ কুমাৰ, আশীষ মজুমদাৰ আৰু বিবেক যাদৱে। আজিৰ অনুষ্ঠান ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই চিত্ৰলেখা বৰুৱা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।